এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্টছত। আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো অমূল্য কুমাৰ দাসৰ কথাৰে সপোনৰ ৰং এলবামৰ পৰা শ্ৰুতিৰ কণ্ঠৰ এটি গীত।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ কথাৰে। ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত ৰ'দ পোৱাবৰ কাৰণে এলবামৰ পৰা।

শ্রোতাসকলে শুনি আছে আধুনিক গীতৰ অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী সঞ্জীৱ লস্কৰ, গীতৰ কথা হিল্লুল কুমাৰ পাঠক, এলবাম কাশী জোন।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰীতি গীত অৰূপ বৰবৰাৰ কথাৰে নিজান অৱসাদ এলবামৰ পৰা।

আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, শিক্ষাৰ্থীক বিদ্যালয়মুখী কৰাৰ প্ৰচেষ্টাত ৰাজ্য চৰকাৰৰ সফলতা, আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ হ্ৰাস পোৱা বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ, শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ অসম মেঘালয় চৰকাৰৰ তৎপৰতা, উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়ো ৰাজ্যৰ সমন্বিত প্ৰচেষ্টা, আত্মসহায়ক গোটৰ সদস্যৰ 10 লাখ টকা পৰ্যন্ত ঋণত ষ্টাম্প শুল্ক সম্পূৰ্ণ ৰেহাই দিব বুলি ৰাজ্য চৰকাৰৰ ঘোষণা, ৰাজ্যত বাংলাদেশৰ সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চি মুখামুখি। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই

0: সমুজ্জ্বল ভৰদ্বাজ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে শিক্ষাখণ্ডত গ্ৰহণ কৰা নিৰন্তৰ আৰু সুপৰিকল্পিত পদক্ষেপৰ ফলশ্ৰুতিত বিদ্যাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰাৰ হাৰ পূৰ্বতকৈ হ্ৰাস পোৱাৰ ইতিবাচক তথ্য শেহতীয়া পৰিসংখ্যাত প্ৰকাশ পাইছে। শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে সামাজিক মাধ্যমত দিয়া তথ্য অনুসৰি 2021-22 বৰ্ষৰ তুলনাত 2024-25 শিক্ষাবৰ্ষত ৰাজ্যখনৰ প্ৰাথমিক উচ্চ প্ৰাথমিক আৰু মাধ্যমিক সকলো স্তৰতে বিদ্যালয় ত্যাগ কৰাৰ হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে প্ৰাথমিক স্তৰত শিক্ষাৰ্থীৰ আধাতে বিদ্যালয় ত্যাগৰ হাৰ 2021-22 শিক্ষাবৰ্ষৰ 6.02% পৰা 2024-25 3.8% হ্ৰাস পাইছে। একেদৰে উচ্চ প্ৰাথমিক স্তৰত বিদ্যালয় ত্যাগৰ হাৰ 8.8% পৰা 5% হ্ৰাস পাইছে। আনহাতে মাধ্যমিক স্তৰত বিদ্যালয় ত্যাগৰ হাৰ 2021-22 20.3% পৰা 2024-25 17.5% হ্ৰাস পাইছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এই পৰিসংখ্যাই ৰাজ্যত শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি পোৱাৰ লগতে সকলো শিশুক বিদ্যালয়মুখী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ইতিবাচক ফলাফলৰ ইংগিত দিছে। ডঃ পেগুৱে এই ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে শিক্ষাৰ মান উন্নয়ন, অন্তৰ্ভুক্তিমূলক শিক্ষা নিশ্চিত কৰা আৰু প্ৰতিগৰাকী শিশুক বিদ্যালয়মুখী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে এই ক্ষেত্ৰত ইতিবাচক ফলাফল কঢ়িয়াই আনিছে। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পাছত অসম আৰু মেঘালয়ৰ মাজৰ উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে তৎপৰতা বৃদ্ধি কৰিছে। ঘটনাৰ পৰিপ্ৰেক্ষিতত কালি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয় আৰু অসমত পঞ্জীয়নভুক্ত বাহন চালক আৰু শ্বিলঙলৈ যাত্ৰা কৰা লোকসকলৰ সুৰক্ষা সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাক শেহতীয়া পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয় স্থাপন কৰিবলৈ আৰু ঘটনাস্থলীৰ প্ৰকৃত পৰিস্থিতি সম্পৰ্কে তথ্য সংগ্ৰহ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰু মেঘালয়ক ভগ্নী ৰাজ্য বুলি অভিহিত কৰি দুয়োখন ৰাজ্যৰ মাজত থকা ঐতিহাসিক, সাংস্কৃতিক আৰু সামাজিক সম্পৰ্কৰ কথা উল্লেখ কৰে। তেওঁ কয় যে পাৰস্পৰিক সন্মান, সংযম আৰু সংবেদনশীলতাই এনে পৰিস্থিতিত সকলো পক্ষক পথ প্ৰদৰ্শন কৰিব লাগিব। ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমায়ো কালি সামাজিক মাধ্যমযোগে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপৰ কথা প্ৰকাশ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ আৰু দুয়োখন ৰাজ্যৰ মাজত শান্তি, বিশ্বাস তথা স্বাভাৱিকতা ঘূৰাই অনাৰ লক্ষ্যৰে ৰাজ্য দুখনৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত শীঘ্ৰে আলোচনাৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। খাচী ছাত্ৰ সন্থাৰ নামত একাংশ দুষ্কৃতিকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে অসমৰ পৰ্যটক আৰু যান বাহনৰ ওপৰত কৰা আক্ৰমণক ৰাজ্যিক বিজেপিয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে। কালি বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিয়ে অসম আৰু মেঘালয়ৰ মাজত চলাচল কৰা টেক্সি চালকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দুয়োখন চৰকাৰক অনুৰোধ জনায়। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে প্ৰতিবাদৰ নামত দুষ্কৃতিকাৰীয়ে সংগঠিত কৰা হিংসাত্মক পৰিস্থিতি কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে।
1: দীর্ঘদিন ধরে দেখা পাই আছো যে চুবুরিয়া মেঘালয়ের লগত সম্পর্কটো উন্নত করিবর কারণে আমার মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙরিয়ায় অহরহ প্রচেষ্টা চলাই আহিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহ ডাঙরিয়ায় অত্যন্ত সংবেদনশীলতার আমার যাতে দীর্ঘদিন চলি থাকা চুবুরিয়া রাজ্যের লগত ভূমি বিবাদ মীমাংসা করার কারণে আন্তরিকতার কাম করে আছে। কিন্তু এনেকুৱা যেতিয়া বিক্ষিপ্ত ঘটনা সংঘটিত হয়, এনেকুৱা হিংসাত্মক ঘটনা যেতিয়া অসমৰ পৰা যোৱা পৰ্যটক, অসমৰ পৰা যোৱা চালকসকল আক্ৰান্ত হয়, তেতিয়া এই গোটেই কথাবিলাকত কেতিয়াবা এটা বিৰূপ প্ৰভাৱ পৰে। সেইকাৰণে আমি অসমৰ পৰা বিনম্ৰতাৰে মেঘালয় চৰকাৰক অনুৰোধ জনাইছো, মেঘালয়ৰ নাগৰিকসকলক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছো যাতে এনেকুৱা ঘটনাৰ আৰু পুনৰাবৃত্তি নহয়।
0: ইপিনে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত যোৰহাটৰ লগতে অসম মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাটত কালি নিশা সাময়িকভাৱে অৱৰোধ কাৰ্যসূচী স্থগিত ৰখা হৈছিল যদিও অসম মটৰ চালক সন্থা আৰু টেক্সি চালক সন্থাৰ নেতৃবৰ্গই আজি পুৱাৰে পৰা পুনৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বানত ক্ষতিগ্ৰস্তসকলৰ পুনৰ সংস্থাপনৰ বিষয় লৈ আলোচনা কৰে। সাক্ষাৎকালত প্ৰধানমন্ত্ৰী মোদীয়ে এই বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ বাবে ৰাজ্যখনলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা দোহাৰে। ৰাজ্য চৰকাৰে প্ৰভাৱিত এলেকাসমূহৰ পুনৰ নিৰ্মাণ, ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু সৰ্বাত্মক উদ্ধাৰ সুনিশ্চিত কৰি ক্ষতিগ্ৰস্ত সঁহাৰি অভিযানৰ পৰৱৰ্তী পৰ্যায়ত মনোনিৱেশ কৰিব বুলি মুখ্যমন্ত্ৰী শ্ৰীমোদীক অৱগত কৰে। বৈঠকৰ অন্তত ড০ শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে বানৰ সময়ছোৱাত নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি পৰিস্থিতি তদাৰক কৰিছিল আৰু সম্ভাৱ্য সকলো সহায় আগবঢ়াইছিল। বান প্ৰভাৱিত অঞ্চলসমূহত কাৰ্যকৰী সংস্থাপন আৰু পুনৰ নিৰ্মাণ সুনিশ্চিত কৰাৰ সমান্তৰালকৈ এখন বিকশিত অসম গঢ়ি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যৌথ প্ৰচেষ্টাৰে কাম কৰি যাবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত উল্লেখ কৰে। তেওঁ লগতে অসম চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথম 100 দিনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু দীৰ্ঘম্যাদী জল সংৰক্ষণ

0: সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। বিশেষকৈ জল জীৱন মিছন আৰু অধিক শক্তিশালী কৰাৰ উপায় আৰু শিলসাকু বিলৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়টোৱে আলোচনাত স্থান লাভ কৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিলখনৰ জলধাৰণ ক্ষমতা পুনৰ ঘূৰাই আনিবলৈ হাতত লোৱা 237 কোটি টকাৰ প্ৰকল্পটোত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ কথা ডঃ শৰ্মাই সদৰি কৰে। চৰকাৰী প্ৰকল্পটো অহা বছৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে। ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক ঋণ গ্ৰহণৰ ক্ষেত্ৰত সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জাৰি কৰা এটা অধিসূচনাত প্ৰকাশ পোৱা মতে বিভাগটোৰ অধীনত গঠিত আত্মসহায়ক গোটৰ সক্ৰিয় সদস্যসকলে গ্ৰহণ কৰা 10 লাখ টকালৈকে ব্যক্তিগত ঋণৰ নথিপত্ৰত এতিয়াৰ পৰা ষ্টাম্প শুল্ক সম্পূৰ্ণৰূপে ৰেহাই পাব। অধিসূচনা অনুসৰি এই সুবিধা লাভ কৰিবলৈ ঋণগ্ৰহীতা অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত সংগঠিত আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব আৰু সদস্যপদৰ প্ৰমাণ হিচাপে বৈধ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। আনহাতে এই ঋণৰ উদ্দেশ্য আয় সৃষ্টিমূলক কাম, জীৱিকাৰ উন্নয়ন অথবা উদ্যোগ স্থাপনৰ বাবে হ'ব লাগিব। এই সুবিধা সকলো বাণিজ্যিক বেংক, গ্ৰামীণ বেংক, সমবায় বেংক আৰু আত্মসহায়ক গোটসমূহৰ বেংকৰ সৈতে সংযোগ কৰি ঋণ প্ৰদান কৰা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। অধিসূচনাত উল্লেখ কৰা অনুসৰি কোনো ব্যক্তিয়ে ভুৱা তথ্য বা সদস্যপদৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি এই ৰেহাইৰ সুবিধা ল'লে সংশ্লিষ্ট নথিপত্ৰত প্ৰযোজ্য ষ্টাম্প শুল্কৰ দুগুণ হাৰত ধন আদায়ৰ লগতে ভাৰতীয় ষ্টাম্প আইন 1899 অনুসৰি অন্যান্য শাস্তিও ভোগ কৰিব লাগিব। এই ৰেহাইৰ ব্যৱস্থা অধিসূচনাত প্ৰকাশৰ তাৰিখৰ পৰা 5 বছৰৰ বাবে বলবৎ থাকিব। অৱশ্যে চৰকাৰী প্ৰয়োজন অনুসৰি ইয়াক আগতে বাতিল বা সময়সীমা বৃদ্ধি কৰিব পাৰিব। ৰাজ্যত বাংলাদেশৰ জেহাদী সংগঠনৰ পুস্তিকা, ছপা সামগ্ৰী, ডিজিটেল ফুটেজ, ভিডিঅ'কে ধৰি সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ভাৰতীয় ন্যায় সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জামাত উল মুজাহিদিন বাংলাদেশ, জে এম বি, আনচাৰ উল্লাহ বাংলা টীম, এ বি টি আৰু আনচাৰ আল ইছলামৰ দৰে জেহাদী সংগঠনৰ সকলো ধৰণৰ কাম কাজ নিষিদ্ধ কৰিছে। সংগঠনকেইটাই ৰাজ্যত গতিবিধি বৃদ্ধি কৰিবলৈ তৎপৰ হোৱাৰ সম্ভেদ লাভ কৰাৰ পাছতে গৃহ বিভাগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই সন্দৰ্ভত গৃহ বিভাগে প্ৰকাশ কৰা জাননীত 2023 চনৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 98 নম্বৰ অনুচ্ছেদ অনুসৰি জে এম বি, এ বি টি, আনচাৰ আল ইছলাম, প্ৰ এ কিউ আই এছ বা এনেধৰণৰ সংগঠনৰ সকলো ধৰণৰ প্ৰকাশন, প্ৰচলন, বিক্ৰী, প্ৰদৰ্শন সামগ্ৰী, সংগ্ৰহ, মজুতকৰণ, ডিজিটেল ভিডিঅ' ফুটেজ, নথি, ৱেবছাইট, সামাজিক মাধ্যম গোট, ছচিয়েল মিডিয়া পেজ, চেনেল আদি নিষিদ্ধ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে। এনে নিষেধাজ্ঞা ভংগ কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জাননীখনত প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে 1967 চনৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ 35 নম্বৰ অনুচ্ছেদৰ অধীনত ইতিমধ্যে জে এম বি, এ বি টি আৰু আনচাৰ আল ইছলামৰ দৰে সংগঠনক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে। এনে সংগঠনসমূহ দেশৰ সুৰক্ষা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি বুলিও কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। এই উদ্দেশ্যে কালি দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰস্তুতি বৈঠকত দলীয় নেতৃত্বই অংশগ্ৰহণ কৰে। মন্ত্ৰী পীযুষ হাজৰিকাৰ অধ্যক্ষতাত গঠিত কৰ্ণধাৰ সমিতিৰ নেতৃত্বত অনুষ্ঠিত বৈঠকখনত উপ নিৰ্বাচনৰ প্ৰস্তুতিৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়। লগতে সমাগত নিৰ্বাচনৰ ৰণকৌশল, সাংগঠনিক তৎপৰতা আৰু নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে কয়।
1: ভাৰতীয় জনতা পাৰ্টীয়ে যি নিৰ্বাচনী খেলে, তেওঁ লাগিলে পঞ্চায়তৰ নিৰ্বাচন, তেওঁ লাগিলে নগৰ সমিতিৰ ইলেকশ্যন, তেওঁ লাগিলে বিধানসভাৰ, তেওঁ লাগিলে লোকসভাৰ, প্ৰত্যেকটো নিৰ্বাচনটো ছিৰিয়াছলি। নগাঁৱত আমাৰ লক্ষ্য কঠিন, তথাপিতো আমি বহি নাথাকোঁ, আমি ছিৰিয়াছলি ইলেকশ্যন। তাৰ কাৰণে আমাৰ আজি উচ্চ পৰ্যায়ৰ যিখন কমিটি বনোৱা হৈছিলে, সেই কমিটিখনৰ আমি মিটিং কৰিলোঁ। সকলোৱে আমি সিদ্ধান্ত লৈছোঁ যে খুব ছিৰিয়াছলি আমি ইলেকশ্যনটো খেলিম। আমাৰ লক্ষ্য কঠিন, কিন্তু তথাপিতো আমি কষ্ট কৰি আমি সক্ৰিয়ভাৱে শক্তিশালীভাৱে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিম, অৱতীৰ্ণ হ'ম আৰু আমাৰ পাৰ্টীক জিকাবলৈকে চেষ্টা কৰিম। সেই বিষয়ে আলোচনা কৰিলোঁ। আমি কেনেকৈ অহা একমাহ খুব ছিৰিয়াছলি দলৰ কাৰ্যকৰ্তাসকলে কাম কৰে, নেতৃবৃন্দই কাম কৰে, সেই গোটেই কথাখিনি আমি আলোচনা কৰিম।
0: 135 সংখ্যক ঐতিহাসিক দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন পৰহিলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিৰ মাজত অনুষ্ঠিত হ'ব। যোৱা নিশা শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত মোহন বাগানে বিগত 2 বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাইব্ৰেকাৰত 4-3 গ'লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইষ্ট বেংগলে প্ৰথমখন ছেমিফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰিছিল। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ দুৰান কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰকৈ দুৰান কাপ জয় কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।

0: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন বিষয়ৰ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। অসমীয়া প্ৰতিদিন কাকতে শ্বিলঙত অসমৰ কেব চালকক বাছি বাছি আক্ৰমণ কৰাৰ প্ৰতিবাদত ক্ষুব্ধ কেব চালকে জৰুৱাবাটত প্ৰতিবাদ কৰা বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিছে। আমাৰ অসম কাকতে অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ হোৱাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণৰ বাতৰিটোক মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। চালৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত মডাৰ্ণা আৰু মাৰ্ক নামৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান দুটাই নতুন টীকা বিকশাই তোলাৰ এটা গুৰুত্বপূৰ্ণ খবৰকো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত ৰাজ্যৰ উন্নয়ন আৰু বান পৰিস্থিতি আদিকে ধৰি বিভিন্ন বিষয়ে অগ্ৰাধিকাৰ লাভ কৰাৰ বিষয়ে দ্য চেণ্টিনেল কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই বাতৰিটোক নিয়মীয়া বাতৰি কাকতে বন্যাটক পুনৰ সংস্থাপনত সহায়ৰ আশ্বাস মোদীৰ শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে বানৰ পৰিপ্ৰেক্ষিতত অসমৰ বাবে 10,000 কোটি টকাৰ বিশেষ পেকেজ বিচাৰি প্ৰধানমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰাৰ এটা বাতৰিক দি আছাম ট্ৰিবিউন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে বিষ্ণু ৰাভা বঁটাপ্ৰাপক চাৰুকলা শিল্পী নৰেন দাসৰ বিয়োগৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মহানগৰীৰ 28 বিঘা মাটিত ভূমাফিয়াৰ দখলৰ অপচেষ্টাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ প্ৰাৰ্থী মিৰ্জা ফখৰুল ইছলাম আলমগীৰ দেশখনৰ নতুন ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হোৱাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। মহাবাহু ব্ৰহ্মপুত্ৰই বিগত 15 বছৰত ঠায়ে ঠায়ে 400 মিটাৰৰ পৰা 4.6 কিলোমিটাৰ পৰ্যন্ত বহল হোৱাৰ বিষয়ে এটা বিশেষ বাতৰিক দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে।
1: স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2-1 জাক পাতৰীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। নতুন দিল্লীত অনুষ্ঠিত BWF চেম্পিয়নশ্বিপত আজি ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ পুৰুষ আৰু মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। পুৰুষৰ ডাবলছত স্বাতিক ছাইৰাজ, জানকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে চীনৰ তৃতীয় বাছনিপ্ৰাপ্ত লিয়াং ৱেই কেং আৰু ৱাং ছাঙৰ সন্মুখীন হ'ব। স্বাতিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে প্ৰি কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ জুনেইদি আৰিফ আৰু ৰয় কিং য়াপক 21-23, 21-19, 21-17 গেমত পৰাস্ত কৰে। মহিলাৰ ডাবলছত ত্ৰিশা জলী আৰু গায়ত্ৰী গোপীচান্দে চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত ছিয়া ই ফেন আৰু ঝাং চু ইয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় যুটীটোৱে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ সপ্তম বাছনিপ্ৰাপ্ত ৰিন ইৱানাগা আৰু কি নাকানিচিক 21-16, 21-12 পোনপটীয়া গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলৰ স্থান নিশ্চিত কৰে। ইপিনে পূৰ্বৰ বিশ্ব চেম্পিয়ন পি ভি সিন্ধু, পুৰুষৰ ছিংগলছৰ খেলুৱৈ আয়ুষ ছেট্টী আৰু মিক্সড ডাবলছৰ যুটী ধ্ৰুৱ কপিল আৰু তানিশা ক্ৰাষ্টো নিজ নিজ শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। শিক্ষাৰ্থীক বিদ্যালয়মুখী কৰাৰ প্ৰচেষ্টাত ৰাজ্য চৰকাৰৰ সফলতা, আধাতে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ হাৰ হ্ৰাস পোৱা বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ। শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ অসম মেঘালয় চৰকাৰৰ তৎপৰতা, উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়ো ৰাজ্যৰ সমন্বিত প্ৰচেষ্টা, আত্মসহায়ক গোটৰ সদস্যৰ 10 লাখ টকা পৰ্যন্ত ঋণত ষ্টাম্প শুল্ক সম্পূৰ্ণ ৰেহাই দিব বুলি ৰাজ্য চৰকাৰৰ ঘোষণা, ৰাজ্যত বাংলাদেশৰ সকলো ধৰণৰ জেহাদী সাহিত্য নিষিদ্ধ আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চি মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ এহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আৰম্ভ কৰিবলৈ লৈছোঁ ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমেই শুনক ভাগ্য ছবিৰ পৰা ইলা বোস আৰু সংগ্ৰীবিন্দৰ কণ্ঠৰ এটি গীত,

সেয়া আছিল অহেতুক ছবিৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। ৰূপালী ধ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ হৃদয়ৰ প্ৰয়োজন ছবিৰ পৰা ৰমেন বৰুৱাৰ কথাৰে দীপেন বৰুৱা আৰু নীলিমা খাতুনৰ কণ্ঠৰ এটি গীত।

শ্রোতাই শুনি থকা ছবিগীতৰ অনুষ্ঠান ৰূপালী ঢৌৰ এইবাৰৰ শিল্পী সুনিধি চৌহান, গীতিকাৰ প্ৰসূন যোশী, ছবি নিৰ্জা।

অনুষ্ঠানত শুনাবলৈ লৈছোঁ। চিলচিলা ছবিৰ পৰা এটি গীত হাছান কমলৰ কথাৰে লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত।

ৰূপালী ধোঁ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ হাইৱে ছবিখনৰ পৰা জ্যোতি নুৰাণৰ কণ্ঠৰ দিগীত ইৰ্ছাদ কামিলৰ কথাৰে।

0: রূপালীধু অনুষ্ঠানটির আজি লৈ ইমানতেই অন্ত পৰিল।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া সময় 9:45:21 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছোঁ, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR এপযোগেও শুনিবলৈ পাৰিব। প্ৰিয় শ্ৰোতা, আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মঞ্জয়ী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, পম্পা চন্দ্ৰা আৰু মায়ামণি শৰ্মা। ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, বিজিৎ শৰ্মা আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এতিয়া আগবঢ়াইছোঁ গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনক গণেশ গগৈৰ কথাৰে চিত্ৰালী গোস্বামীৰ কণ্ঠৰ এটি গীত।

সেয়া আছিল বিবিদেৱী বৰবৰুৱাৰ কথাৰে সমৰ হাজৰিকাৰ কণ্ঠ ৰেতি গীত। অনুষ্ঠানৰ শেষত আগবঢ়াইছো জয়শ্ৰী হাজৰিকাৰ কণ্ঠ ৰেতি গীত, গীতৰ গীতিকাৰ হেমন্ত গোস্বামী।

0: জয়শ্রী হাজৰিকাৰ গীতটিৰেই গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল।
1: আলাপ অনুরাগ আভরণ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ ইমুঠিমান মন পুৰুষা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই শ্ৰুতি।

প্ৰিয় শ্ৰোতা, এইখিনিতেই জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰ হ'ব 5:55। 6:10 প্ৰচাৰ কৰা হ'ব বিলকিছ ইনাম আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ। যকৃতৰ বিভিন্ন ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক শৰীৰ আৰু স্বাস্থ্যৰ তৃতীয়টি খণ্ড 6:30 শুনিবলৈ পাব। উপস্থিত থাকিব ৰক্ত বিশেষজ্ঞ ডঃ অমৃতাংশু বৰকাগতি, আঠ ধৰিব স্নেহা পাঠকে। 7:20 শুনিবলৈ পাব ন প্ৰতিভা অনুষ্ঠানটি, আজিৰ অতিথি উদীয়মান কণ্ঠশিল্পী যোগাশ্ৰী বৰা, আঠ ধৰিব স্নেহা পাঠক, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি 8:05 প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এইখিনিৰে জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে কাইলৈৰ যুৱবাণী। কাইলৈ আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 প্ৰচাৰ কৰা হ'ব গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। শতাব্দী শৰ্মাৰ কথিকা শুনিবলৈ পাব 6:10। 6:30 আধুনিক গীত প্ৰচাৰ কৰা হ'ব। 7:20 সত্ৰীয়া সংগীতৰ ৰূপৰেখা বিষয়ক এটি যুৱ কৰ্মশালা প্ৰচাৰ কৰা হ'ব। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব তৰুণ চন্দ্ৰ কলিতা আৰু প্ৰজ্ঞান বৰুৱা, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি 7:55 শুনিবলৈ পাব আৰু এই অনুষ্ঠানটিৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰথমে আগবঢ়াবলৈ লৈছো ক্ৰিমিনেল ছবিখনৰ পৰা কুমাৰ চানু আৰু অলকা য়াগ্নিকৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, ক্ৰিমিনেল ছবিখনৰ পৰা কুমাৰ চানু আৰু এলকাইক নিকৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ আগবঢ়াবলৈ লৈছো 1992 চনত মুক্তি লাভ কৰা ৰোজা ছবিখনৰ পৰা দুটি গীত।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ আগবঢ়াবলৈ লৈছোঁ 1942 এ লাভ ষ্টৰী ছবিখনৰ পৰা চানুৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ আগবঢ়াবলৈ লৈছো 1991 চনত মুক্তি লাভ কৰা জো জিতা ৱহি সিকন্দৰ ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু সাধনা সৰগমৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন শুনিলে এতিয়া আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE/BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব।

দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 379টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 35 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে, লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেনাৰী অফিচাৰ, ব্লক ভেটেনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেনাৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী ডট আছাম ডট জি অ' ভি ডট ইন। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। প্ৰিয় শ্ৰোতা, শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিলে।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: প্ৰিয় শ্ৰোতা, বিলকিছ নাম আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ শুনিলে। খন্তেক পাছতে সংস্কৃত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: ইয়ম আকাশবাণী সম্প্রতি বার্তা শ্রূয়ন্তাম প্রবাচক কৃষ্ণপ্রসাদোপাধ্যায়ঃ। আদৌ মুখ্য বার্তাঃ। ভারতীয় নাবিক সমুদায়স্য কল্যাণম সুরক্ষাঞ্চ ভারতস্য উচ্চ প্রাথমিকতা অস্তি ইতি অদ্য সর্বকারঃ পুনরুদ্ঘাটয়ত। भारत प्रशासन चलदूरवाणी निर्माण MPMS इत्यस्याः पंचशतोत्तर द्विषष्टि सहस्र कोटि रूप्यकाणां योजनायाः उद्घाटनम् अकरोत्। केन्द्रीय गृहमंत्री अमित शाहः अद्य पश्चिम बंगालस्य सिलीगुड़ी नगरे सशस्त्र सीमा बलस्य मुख्यालये प्रायः नवसप्तत्यधिकैकशत कोटि रूप्यकाणां अनेकानां परियोजनानां उद्घाटनं शिलान्यासञ्च कृतवान्। पुणेनगरे आयोजितस्य द्वादश ब्रिक्स संप्रेषण मन्त्रिणां सभायां दूरसंचार सूचना संचार तंत्रज्ञान क्षेत्रादिषु

0: যদি ফেটি লিভাৰ হৈছে তেওঁলোকৰ লিভাৰ বেয়া হোৱাৰ চান্সটো বেছি, আৰু যোনে ড্ৰিংক নকৰাকৈ ফেটি লিভাৰ হৈছে তেওঁলোকৰ লিভাৰৰ ৰিস্কটোতো বেছিয়ে, তাৰ লগতে তেওঁলোকৰ ডায়েবেটিছ, প্ৰেছাৰ আৰু কলেষ্ট্ৰল বা হাৰ্ট এটেকৰ ৰিস্কটো বাঢ়ি যায়। ছ' যদি ড্ৰিংক কৰে আৰু ফেটি লিভাৰ হৈছে তেওঁলোকে লিভাৰটো ভালকৈ চেক কৰি যিমান পাৰে মিনিমাইজ কৰিব লাগে বা এলকহলটো এভইড কৰিব লাগে। যদি ড্ৰিংক নকৰে আৰু তেতিয়া ফেটি লিভাৰ হৈছে সেইটো আৰু ডেঞ্জাৰাছ, সেইটোৱে অকল যে লিভাৰটোৱে বেয়া কৰিব সেইটো নহয়, তাৰ মিনিং হৈছে যে আপোনাৰ শৰীৰত লিভাৰৰ ভিতৰত আনডিউ ফেট জমা হৈছে, অদৰকাৰী কিছুমান তেল লিভাৰৰ ভিতৰত জমা হৈছে। তাৰ মিনিং হৈছে যদি লিভাৰত জমা হ'ব পাৰে আপোনাৰ হাৰ্টতো জমা হ'ব পাৰে, আপোনাৰ পেনক্ৰিয়াছতো জমা হ'ব পাৰে, তাৰ মানে আপোনাৰ শৰীৰৰ সেই ফেটছখিনি, অদৰকাৰী ফেটছখিনি এক্সট্ৰা অৰ্গেনবিলাকত ডিপ'জিট হৈ গৈছে। তাৰপিছত আপোনাৰ ভৱিষ্যতে পেনক্ৰিয়াছত যেতিয়া ফেটছ হয় ডায়েবেটিছ হ'ব, পেনক্ৰিয়েটিক ডায়েবেটিছ। হাৰ্টত যদি ফেট বহুত জমা হৈ হয় পিছত গৈ পেলাই হাৰ্টৰ প্ৰব্লেম হ'ব, লিভাৰত যদি বহুত ফেট জমা হয় এটা টাইমত লিভাৰটো বেয়া হৈ যাব। যোনে ড্ৰিংক নকৰাকৈ লিভাৰত ফেট জমা হৈছে তেওঁলোকে আৰু কচিয়াছ হ'ব লাগে। এই যিখিনি মই প্ৰথমতে ক'লোঁ যে ডায়েট কণ্ট্ৰল, এক্সাৰচাইজ, লাইফষ্টাইলটো ভাল হ'ব লাগে তেওঁলোকৰ, সেইটোৱে ইম্পৰ্টেণ্ট। তেওঁলোকৰ অকল লিভাৰেই প্ৰব্লেম নহ'ব, তেওঁলোকৰ প্ৰেছাৰ হ'বগৈ, তেওঁলোকৰ কলেষ্ট্ৰল হ'বগৈ, তেওঁলোকৰ ডায়েবেটিছ হ'বগৈ, তেওঁলোকৰ হাৰ্টৰ বেমাৰ হ'বগৈ বা তেওঁলোকৰ ষ্ট্ৰ'ক হ'বগৈ। আৰু যাৰ গ্ৰেড ওৱান থাকে সেই ৰিস্কটো অভিয়াছলি গ্ৰেড ওৱান টু থ্ৰী, থ্ৰী টু মেক্সিমাম, ওৱান মানে কম নাথাকিলে গ্ৰেড জিৰ' বুলি কোৱা যায়। গ্ৰেড ওৱান আৰু টুত বিশেষ মেডিচিন বা একো হেৰি নালাগে, তেওঁলোকে লাইফষ্টাইলটো মেনেজ কৰি দিয়া হ'ল, ভালকৈ খোৱাটো কণ্ট্ৰল কৰি এক্সাৰচাইজ কৰিব লাগে। যাৰ গ্ৰেড টু আৰু থ্ৰী হৈছে আৰু যাৰ অলৰেডি ডায়েবেটিছ হৈছে বা ফেমিলি হিষ্ট্ৰী আছে যে লিভাৰ প্ৰব্লেম আছে, মাক দেউতাকৰ লিভাৰ প্ৰব্লেম আছে আৰু তেওঁলোকৰ গ্ৰেড টু আৰু থ্ৰী ওলাইছে বা কাৰোবাৰ লিভাৰ কেঞ্চাৰ হৈছে ফেমিলিত, গ্ৰেড টু আৰু থ্ৰী থাকিলে বহুতেই বেছি সজাগ হ'ব লাগে। তেওঁলোকে ইমিডিয়েটলি নিজৰ চুগাৰ, প্ৰেছাৰ, কলেষ্ট্ৰল, থাইৰয়ড সেই টেষ্টখিনি কৰিব লাগে আৰু লিভাৰ ভালকৈ এখন আল্ট্ৰাচাউণ্ড কৰিব লাগে। আৰু আজিকালি কিছুমান লিভাৰৰ নতুন নতুন টেষ্টিং ওলাইছে, যেনেকৈ ফাইব্ৰস্কেন বুলি কয়, লিভাৰ একদম ভিতৰতে গম পাই যোৱা যে লিভাৰটো কিবা ফাইব্ৰছিছ বা ডেমেজ হৈছে, ফেট কিমান একুমুলেট হৈছে কোৱান্টিফাই কৰিব পাৰি। ছ' সেইখিনি টেষ্ট কৰিব লাগে আৰু সেইমতে যদি আপোনাৰ প্ৰি ডায়েবেটিক হয় বা ডায়েবেটিছ হয় ডায়েবেটিছৰ মেনেজমেণ্ট, প্ৰেছাৰ যদি হৈছে প্ৰেছাৰৰ মেনেজমেণ্ট, কলেষ্ট্ৰল যদি হৈছে আপোনাৰ মেনেজমেণ্ট, সেই মেডিচিনৰ পাৰ্টটো আহি যায় তেতিয়া। বাট তাৰ আগতেই গ্ৰেড ওৱান বা টু থাকোঁতেই আপুনি যদি সজাগ হয় গ্ৰেড টু আৰু থ্ৰী নহ'বগৈ। ছ' প্ৰথম কথাটো ডায়েট এণ্ড এক্সাৰচাইজ, নিজৰ 24 ঘণ্টাৰ মাজত নিজৰ কাৰণে 45 মিনিট এটা উলিয়াব লাগিব, আধা ঘণ্টা 45 মিনিট আপুনি নিজৰ হেলথক দিবই লাগিব, যিমানেই বিজি নহওক, যিমানেই কাম নকৰক। যদি আধা ঘণ্টা 45 মিনিট নিজক দিছে এক্সাৰচাইজত, অলপ খোজকাঢ়িলে, ট্ৰেডমিল কৰিলে, কিবা এটা এক্সাৰচাইজ, আজিকালি কোৱা হয় কি আপুনি এনেকুৱা নহয় কি আপুনি দৌৰিব লাগিব, আপুনি জিম যাব লাগিব, কিবা এটা এক্সাৰচাইজ, আপুনি টিভি চাই চাই যে চাইক্লিং কৰিলে বা আপুনি ট্ৰেডমিল কৰিলে বা যদি টাইম থাকে জিম গ'ল, এনি ফৰ্ম অফ এক্সাৰচাইজ ইজ বেনিফিচিয়েল, কিবা এটা কৰিলেই হ'ল আজিৰ যুগত, মানে কৰিবই লাগিব। চ' তেতিয়া গ্ৰেড ওৱান বা গ্ৰেড ওৱান বা আৰ্লি গ্ৰেড টু আপুনি সেইটো প্ৰিভেণ্ট কৰিব পাৰিলে। ওৱান্স গ্ৰেড টু আৰু থ্ৰী হৈ গ'ল বা বাকী আপোনাৰ আনুষংগিক বেমাৰবিলাক আহি গ'ল, তেতিয়াতো বহুতখিনি কাম কৰিব লাগিব, তেতিয়া কষ্ট বাঢ়িব, তেতিয়া বেছিকৈ এক্সাৰচাইজ কৰিব লাগিব, তেতিয়া বেছি ডায়েট কণ্ট্ৰল কৰিব লাগিব। চ' গ্ৰেড ওৱানত বা আৰ্লি গ্ৰেড টুত থাকোঁতে নিজে সজাগ হ'লে ভাল, নহ'লে গ্ৰেড টু বা থ্ৰী হ'বগৈ য'ৰ পৰা ডায়েবেটিছ হ'বগৈ, বাকী প্ৰব্লেমবিলাক আহিবগৈ, তেতিয়া লাইফত বহুতখিনি ৰেষ্ট্ৰিকশ্যন আহি যাব, খোৱা বোৱাৰ ৰেষ্ট্ৰিকশ্যন আৰু বাঢ়ি যাব, মেডিচিনৰ বাৰ্ডেন আহি যাব। মেডিচিন ওলাইছে বাট আল্টিমেটলি মেডিচিন খোৱাটো এটা হেডেক হয় ন, কম বয়সতে আজিকালি মেডিচিন খাই থাকিব লগা হয়। চ' ইনিচিয়েলি বেচিকেলি ডায়েট কণ্ট্ৰল এক্সাৰচাইজ, চিম্পল প্ৰচিডিঅৰ, চিম্পল কথা, বাট সেই বস্তুটো আমাৰ আজিকালি ইমান কৰা নহয়, সময় নাই তেনেকুৱা টাইপ কোৱা যায়, বা পটককৈ আমি হোটেলত পটককৈ কিবা এটা অৰ্ডাৰ দি খাই থৈ দিলোঁ, পটককৈ ৰেষ্টুৰেণ্ট গৈ খাই থৈ দিলোঁ, ৰেষ্টুৰেণ্ট চব বেয়া নহয় বাট কিন্তু যিটো তেলটো ইউজ কৰে, পাম অইল ইউজ কৰে, তো সেইটো হাৰ্টৰ কাৰণে বেয়া। চ' সেই তেনেকুৱা কথাখিনি ইনিচিয়েলি যদি অলপ কণ্ট্ৰল কৰে ভৱিষ্যতটো ভাল হয়।
1: আৰু যিটো কথা কোৱা হৈছে যে আগতে আমি শাক পাচলি খাইছিলোঁ কিন্তু আজিকালি সেউজীয়া শাক পাচলিৰ লগত বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰে, সেইবিলাকো নিশ্চয় অসুবিধাত পেলাব পাৰে নহয়নে?
0: আজিকালি সব বস্তুতে মাছত কিবা ভৰাই দিয়ে, ফ্ৰুটছতো কিবা দি দিয়ে বেজি, বাট তাৰ মাজতে চলিব লাগিব, সেই বস্তুখিনি জানিব লাগিব ক'ৰ পৰা কিনিব লাগে, ক'ৰ পৰা কিনিব নালাগে। এতিয়া এটা ব্ৰইলাৰটো যেনেকৈ, ব্ৰইলাৰটো এতিয়া চবতে ব্ৰইলাৰ চলে, আপুনি দেখিব অভাৰনাইট ব্ৰইলাৰটো ডাঙৰ হৈ যায়, সৰু পোৱালি এটা 2-3 দিনতে ডাঙৰ হৈ যায়, তো তাৰ মানে কি দিছে, ব্ৰইলাৰটো কি ফিট কৰিছে যে ইমান ধুনীয়াকৈ ডাঙৰ হৈ গ'ল, এটা ফুলকবি বন্ধাকবি অভাৰনাইট ডাঙৰ হৈ যায়, কিবা এটাতো গ্ৰ'থ ফেক্টৰ দিছে বা কিবা এটা বস্তু দিছে যিটো তাক গ্ৰ'থটো বঢ়াই দিছে অতি কম সময়তে। চ' তেওঁবিলাকক একচুৱেলি হৰমন দিয়া যায়, এণ্টিবায়'টিক্স দিয়া যায়। চ' আপুনি এদিন যদি ব্ৰইলাৰ আল্টিমেটলি আপুনি এটা এণ্টিবায়'টিক খোৱাৰ নিচিনা হ'ল বা অলপ হৰমন খোৱাৰ নিচিনা হ'ল, সেইকাৰণে চাবচোন আজিকালি যিমানেই আপোনাৰ বস্তুবিলাক ল'ৰা ছোৱালীয়ে ফাষ্টফুডবিলাক খাই ফুলি ফুলি গৈ থাকে, ব্ৰইলাৰটো যেনেকৈ ফুলে বাচ্চাটো ফুলি ফুলি গৈ থাকে, কিয় ফুলে, বিকজ তাত হৰমোন আছে আৰু তেওঁলোকৰ পেটৰ প্ৰব্লেম খুব বেছি হয়, বিকজ তাত এণ্টিবায়'টিক আছে, আমাৰ যিটো পেটৰ নৰ্মেল বেক্টেৰিয়া কিছুমান থাকে ন, আমাৰ পেটত ট্ৰিলিয়নছ অফ বেক্টেৰিয়া থাকে, চ' সেই বেক্টেৰিয়াৰ পপুলেশ্যনটো অল্টাৰ হৈ যায়, সেইকাৰণে তেওঁলোকৰ খুব পেটৰ বেমাৰ হৈ থাকে আজিকালি বাচ্ছাৰ। চ' সেই ব্ৰইলাৰ কওক

0: বেমাৰৰ কাৰণ। ইনফেক্ট আমাৰ এতিয়া যিটো মই পেটৰ বেক্টেৰিয়া বুলি ক'লোঁ, পেটত যিখিনি অৰ্গেনিজম থাকে সেইখিনিৰ পৰাই গোটেই বেমাৰ হয় বুলি কোৱা হৈছে। আপুনি চাবচোন, এণ্টিবায়'টিক খোৱাৰ পিছত আমাৰ ডায়েৰিয়া হয়, কিবা এণ্টিবায়'টিক খালে অলপ দিনৰ পিছত পেটটো বেয়া হয়। কিয় হয়? বিকজ আমাৰ সেই পেটৰ নৰ্মেল বেক্টেৰিয়াকেইটাও সেই এণ্টিবায়'টিকটোৱে মাৰি পেলায়। কিবা কাৰণত খালে, আপুনি চ'ৰ থ্ৰ'টৰ কাৰণে খালে বা ভাইৰেল কিবা দাঁতৰ কাৰণে, কিবা কাৰণে এণ্টিবায়'টিক খোৱাৰ পিছত পেটটো বেয়া হৈ যায়। আমাৰ বেক্টেৰিয়াকেইটা সেইকেইটাই যি কিছুমান বস্তু প্ৰডিউচ কৰে, সেইবিলাকে আমাৰ পেটৰ এনভাইৰনমেণ্টটো এটা মেইনটেইন কৰি ৰাখে। আৰু সেই বেক্টেৰিয়াকেইটাৰ কিছুমান প্ৰডাক্ট আমাৰ তেজলৈ আহে, ঠিক আছে, আৰু সেইখিনিয়ে আমাৰ ব্লাডৰ বহুতখিনি মেইনটেইন কৰে। আমাৰ চুগাৰ, আমাৰ কলেষ্ট্ৰল, বহুতখিনি বস্তু তেওঁলোকে মেইনটেইন কৰে। চ' সেই বেক্টেৰিয়াকেইটাৰ যদি বেয়া হয়, চ' আপোনাৰ ব্লাডলৈ বেয়া বেয়া বস্তু সোমাব পেটৰ পৰা। আমি যি খাওঁতো পেটৰ থ্ৰুদি সোমায়। চ' পেটৰ বেক্টেৰিয়া যদি কেতিয়াবা বেয়া থাকে, চ' আপোনাৰ পেটৰ পৰা আপোনাৰ তেজলৈ বেয়া বস্তু সোমাব। চ' আপুনি ৰেগুলাৰ বেচিছত যদি ব্ৰইলাৰ খাই আছে, য'ত এণ্টিবায়'টিক ইউজ কৰে, য'ত হৰ্মন ইউজ কৰে, তেওঁলোকৰ বেয়া বস্তুখিনি আমাৰ পেটৰ ইণ্টেষ্টাইনৰ বেক্টেৰিয়াকেইটা বেয়া হৈ থাকিলে, আৰু সেইবিলাকৰ থ্ৰুদি আমাৰ তেজলৈ বেয়া বেয়া বস্তু সোমালে, বুজি পালে? চ' সেইখিনিয়ে গৈ পেলাই আপোনাৰ লিভাৰ এফেক্ট কৰে, হাৰ্টত এফেক্ট কৰে, কিডনীত এফেক্ট কৰে, গোটেই বস্তুখিনি খোৱাৰ পৰা হৈ আছে।
1: হেপাটাইটিছ ৰোগৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে, বিভিন্ন দিশ সম্পৰ্কে আমি কথা পাতিলোঁ, কিদৰে আমি নিজকে সজাগ কৰি ৰাখিলে আমি এই ৰোগৰ পৰা আচলতে পৰিত্ৰাণ পাব পাৰিম, বা কি খাব লাগে, কি খাব নালাগে, কেনেকৈ খাব লাগে, সকলোখিনি কথা আমি বুজিলোঁ। অনুষ্ঠানটো আমি সামৰিব লাগিব। শেষত আমি বহুতো নেতিবাচক কথাই পাতিলোঁ যে এনেকুৱা এনেকুৱা হৈছে, ইতিবাচক কেইটামান এনেকুৱা কথা যিকেইটা আমি সদায় কৰি থাকিলে আমাৰ ভাল হ'ব।
0: হয় হয়, পজিটিভ ইজ প্ৰথম কথা, এক্সাৰচাইজ কৰিব লাগিব। কেতিয়াবা কেতিয়াবা খোৱাটো ভুল হয়, সেইটো আমি মানিলোঁ, আমি খাব লগা হয় ক'ৰবাত ক'ৰবাত, কিন্তু এক্সাৰচাইজ কৰিব লাগিব। দুই নম্বৰ, ভেকচিনখিনি ওলাইছে, হেপাটাইটিছ এ, হেপাটাইটিছ বি, হেপাটাইটিছ ই, এই তিনিটাৰ ভেকচিন এভেইলেবল। চ' হেপাটাইটিছ চিৰ ভেকচিন হোৱা নাই এতিয়ালৈকে, বাট বাকীকেইটাৰ ভেকচিন আছে। চ' নিজকে আপুনি ভেকচিনেট কৰি লওক, কোনো বয়সৰ কথা নাই, কিবা বেমাৰ আছে নাছে কথা নাই, আপুনি ভেকচিন কৰি লৈ লওক। হেপাটাইটিছ বি ভেকচিনটো আজিকালি বাচ্চাক দিয়াটো নিয়মেই হৈছে, বাট আমি এডাল্টখিনি যোনখিনি আমি 40 পাৰ হ'লোঁ, ভেকচিনটো লৈ ল'ব লাগে, কাৰণ এবাৰ হোৱাৰ পিছততো আপোনাৰ উপায় নাই, হৈ গ'ল বেমাৰটো। চ' ভেকচিন এভেইলেবল। থাৰ্ড কথা, এই যিটো সমাজত ড্ৰাগ এবিউজটো, সেইটো মই ভাবোঁ আজিকালি মানুহখিনি অকণমান এৱাৰ হৈছে, চৰকাৰেও পদক্ষেপ লৈছে, আপোনালোকেও সামাজিক মাধ্যমৰ থ্ৰুদি। চ' যিটো অসমত ড্ৰাগছটো সোমাই, ড্ৰাগছৰ ব্যৱসায়টো, সেই বস্তুটো যদি কণ্ট্ৰল কৰিব পাৰে, বহুতখিনি হেপাটাইটিছ নোহোৱা হ'ব। অকল ভাইৰেল হেপাটাইটিছ বুলিয়ে নহয়, এইডছৰ যিটো ইঞ্চিডেঞ্চ অসমত বাঢ়িছে, সেইটোও কমি যাব। চ' সেই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে ভাল পদক্ষেপ লৈও আছে, আৰু সেই এৱাৰনেছটো আমিও যিমান পাৰোঁ আমি মানুহক সজাগ কৰিব চেষ্টা কৰোঁ। থাৰ্ড, মানুহৰ আজিকালি খোৱা বোৱাৰ এই যিটো কলে যে মই ক'লোঁ যে চব বস্তুতে সাৰ দিয়ে বা চব বস্তুতে কিবা কিবি মিলে, সেই মানুহৰ সেই এৱাৰনেছটো আহিছে। আজিকালি চবেই অকণমান অকণমান নিজৰ খেতি কৰিব ধৰিছে, চাবচোন অকণমান। চ' সেইটো এটা মই ভাবোঁ পজিটিভ পইণ্ট, যে ফ্লেটত থাকিলেও অকণমান ফ্লেটৰ ওপৰতে হ'লেও কেইটামান চব্জি লগায়, চ' সেই কিছুমান ফ্ৰেছ বস্তু যাতে মানুহে খাব পায়, সেইটো এটা আহিছে। মানুহৰ এক্সাৰচাইজৰ প্ৰতি আজিকালি অলপ এটা হাবিয়াস আহিছে, আপুনি চাব আজিকালি মানুহে কিবাকে হ'লেও অলপ টাইম মিলাব ধৰিছে। চ' সেইটো এটা মই পজিটিভ পইণ্ট পাইছোঁ, যিকেইটা অসমীয়া ল'ৰাখিনি আজিকালি দেখিছোঁ আগতে খুব পেট থকা টাইপ, পেট আজিকালি অকণমান মানুহখিনি অকণমান হেল্ডি হ'ব ধৰিছে, সেইটো এটা মই ভাল পইণ্ট পাইছোঁ। বেমাৰৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়িছে। মোৰ ওচৰত বহুতকেইজন পেচেণ্ট আহে যে জাষ্ট একো চিম্পটম নাই, একো অসুবিধা নাই, ডক্টৰ মোৰ ফেটি লিভাৰ হৈছে, এতিয়া কি কৰিব লাগিব। চ' মানুহৰ সেই ফেটি লিভাৰ বা লিভাৰৰ বেমাৰৰ প্ৰতি এৱাৰনেছটো বাঢ়িছে। অসমত লিভাৰ বিশেষজ্ঞ আগতে ইমান নাছিলেই, তেতিয়া অসমতো বহুতকেইজন লিভাৰ বিশেষজ্ঞ হৈছে, মানুহে সেইটো কথা জনা হৈছে যে অসমত লিভাৰ বিশেষজ্ঞ আছে, মোৰ লিভাৰটো দেখোন ফেটি লিভাৰ হৈছে, সেইটোৰ পৰা বা কিবা হয়গৈ, গুগলতো আপুনি নেটত পঢ়িলে পায়ে যায়। চ' তেওঁলোকে সেই বস্তুটোৰ প্ৰতি এটা এৱাৰনেছ পাইছে যে আচ্ছা ঠিক আছে, মোৰ ফেটি লিভাৰ হৈছে, মোৰ লিভাৰটো বেয়া হৈ যাব পাৰে নেকি, কিছুমানতো পাৰে, চবৰ নহয়, বাট কিছুমানতো। চ' সেই মানুহখিনিৰ অলপ এৱাৰনেছ আহিছে, স্পেচিফিকেলি ইয়ং জেনেৰেশ্যনৰ লিভাৰৰ প্ৰতি বা যিকোনো বেমাৰৰ প্ৰতি। আৰু এটা দেখিছোঁ, আগতে যেনেকৈ মানুহে দিনে ৰাতি মদ খাইছিলে, আজিকালি নাখায় ইমান, আজিকালি মদ ইমানো নাখায়, আছে সমাজত এলকহলৰ প্ৰৱণতা এতিয়াও আছে, বাট সেই বস্তুটো আগৰ নিচিনা মানুহে মদ নাখায়, অলপ সেই মদৰ প্ৰতিও মানুহৰ অলপ ভয়টো বাঢ়িছে। ৰাতিপুৱা শুই উঠিয়ে কিছুমানে ষ্টাৰ্ট কৰি দিয়ে যিটো, বা সন্ধিয়া সদায় খোৱা ড্ৰিংক কৰা, সেই হেবিটটো বহুতে কমাইছে। চ' অকণমান পজিটিভ এটা আমাৰ ইয়ং জেনেৰেশ্যনটোত আমি দেখা পাইছোঁ যে তেওঁলোকৰ হেল্থৰ প্ৰতি এটা ইণ্টাৰেষ্ট বাঢ়িছে। আৰু হয়তো আপুনি দেখিছেও ডাঙৰ ডাঙৰ চেলিব্ৰিটি হঠাৎ মৰি গৈছে, বহুতৰ দেখিছে আপুনি, সেই কালিলৈকে ভাল হঠাৎ মানুহ এজন মৰি গৈছে, কিয় মৰিছে, আইডাৰ ষ্ট্ৰ'ক হৈছে বা হাৰ্ট এটেক মাৰিছে, কিবা এটাতো ছাডেন কিবা এটা ইভেণ্ট হৈছে। চ' সেই বস্তুখিনিৰ প্ৰতি মানুহৰ এৱাৰনেছটো বাঢ়িছে, যে অলপ এক্সাৰচাইজ কৰোঁ, অলপ খোৱাটো মেইনটেইন কৰোঁ, অলপ এই বেয়া বস্তুখিনিৰ পৰা দূৰত থাকোঁ। চ' পজিটিভ বুলিব ক'লে সেইখিনি বস্তুৱে মানুহৰ এৱাৰনেছটো বাঢ়িছে।
1: খুব ভাল লাগিল আপোনাক আজি আমি লগ পালোঁ, আৰু এই কথাখিনি আমি যদি ভালকৈ বুজি পাওঁ তেতিয়াহ'লে নিশ্চয় আমাৰ জীৱনশৈলীও আমাৰ উন্নত হ'ব, আমি খাদ্যাভ্যাসৰ প্ৰতিও সচেতন হ'ম, আৰু আমি নিজকে নিৰোগী কৰি ৰাখি আমি জীৱনত ভালদৰে আগুৱাই যাব পাৰিম।

0: পাৰিম। আপুনি এইখিনি সময় দিলে ডাক্তৰ অমৃতাংশু বৰকাকতি, আপোনাক আমি ধন্যবাদ জনাইছো।
1: ধন্যবাদ।
0: অনাগত সময়ত হয়তো আকৌ এনেকুৱা বিষয় লৈ বা আন বিষয়ত হলেও আপোনাৰ সৈতে কথা পাতিবলৈ আকৌ আমন্ত্ৰণ জনাম। ধন্যবাদ।
1: ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, যকৃতৰ বিভিন্ন ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটিৰ তৃতীয় দ্বিখণ্ড শুনিলে। অনুষ্ঠানটিত উপস্থিত আছিলে যকৃত ৰোগ বিশেষজ্ঞ ডঃ অমৃতাংশু বৰকাকতি, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান, মই সেইবিলাক নাজানো। মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু। দাদাৰ গান পিছত গালো এটা, কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল।

0: নামভৰ্তি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6000।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ, মেঘালয়ত আবদ্ধ হৈ পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীৰ দুটা হেল্পলাইন নম্বৰ মুকলি, বিদ্যালয় বহিৰ্ভূত শিশুক শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ উদ্দেশ্যে সমগ্ৰ শিক্ষা অসমৰ বিশেষ পদক্ষেপ, মাদক দ্ৰব্য বিৰোধী অভিযানত অসম আৰক্ষীৰ বৃহৎ সফলতা, কেইবাখনো জিলাত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ, আৰু FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। মেঘালয়ত শাস্তি ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে। ইয়াৰ পাছতে আজি দিছপুৰত শ্বিলঙৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰীবৰাই কয় যে শ্বিলঙৰ প্ৰতিবাদৰ নামত ঘটা অপ্ৰীতিকৰ পৰিস্থিতিত শিশুসহ বহুতো লোক আঘাতপ্ৰাপ্ত হয়। ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা আৰম্ভ হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
3: অসমৰ যান বাহনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কাৰণে বহু লোকে আঘাতো পাইছে, শিশুও আঘাত পাইছে। নিতান্তই অত্যন্ত দুৰ্ভাগ্যজনক।

0: আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বিষয়টো লৈ গভীৰভাৱে উদ্বিগ্ন, আমিও উদ্বিগ্ন। মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকে কোৱাৰ দৰে আমাক নিৰ্দেশ দিছে, আৰু তাৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে কথা পাতিছিল, আৰু স্বাভাৱিক পৰিস্থিতি যাতে ঘূৰি আহে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে মই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেখেতেও এই ঘটনাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে আৰু উদ্বিগ্নতা প্ৰকাশ কৰিছে, আৰু লগে লগে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰক আমাৰ সৈতে যোগাযোগ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। কনষ্টেণ্ট টাছত এতিয়া আছো।
1: মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ মানুহৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও শ্ৰীবৰাই অৱগত কৰে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যৰ মাজত থকা সম্পৰ্ক যাতে বিনষ্ট নহয় সেয়া লক্ষ্য ৰাখিবলৈ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ লগতে প্ৰতিবাদকাৰীসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়াতৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্ৰদান কৰিব পাৰিব। 03612381511 অথবা 9180148888 হোৱাটছএপ নম্বৰত ব্যক্তি বা বাহনৰ তথ্য, যোগাযোগ নম্বৰ আদিকে ধৰি অন্যান্য তথ্যসমূহ প্ৰদান কৰিব পাৰিব। এই তথ্যৰ ভিত্তিত অসম চৰকাৰ তথা আৰক্ষীয়ে মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষ, স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় সহায়ৰ ব্যৱস্থা কৰিব। অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে মেঘালয়ৰ কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে। আৰক্ষীয়ে লগতে জনসাধাৰণক শান্তি শৃংখলা বজাই ৰাখি সত্যাসত্য নিৰূপণ কৰা তথ্য প্ৰকাশ কৰিবলৈ আহান জনাইছে। ইপিনে এই ঘটনাক লৈ আজি দ্বিতীয় দিনেও গুৱাহাটীৰ যোৰাবাটত চালকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। চালকসকলে একগোট হৈ মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ী চলাচলত বাধা প্ৰদান কৰে। অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত খেনা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিৰ নেতা আৰু কৰ্মীসকলে প্ৰতিবাদস্থলীত উপস্থিত হৈ এই ঘটনাৰে জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰৰ বাবে দাবী জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নবীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই আলোচনা ফলপ্ৰসূ আছিল বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতে অসমৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সমৰ্থনৰ প্ৰশংসা কৰে। মন্ত্ৰী শ্ৰীযোশীয়ে এ স্পৰ্শ ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনলৈ পুঁজিৰ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে এই ব্যৱস্থাৰ জৰিয়তে শিক্ষকসকলৰ বাবে আৰ্থিক সহায় নিশ্চিত কৰাত আলোকপাত কৰে। সমগ্ৰ শিক্ষা অসমে শিক্ষা যাত্ৰা প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে। 2026-27 বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বহিৰ্ভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূল খুঁটিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্ৰথমে বিদ্যালয় আধাতে ত্যাগ কৰা আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক চিনাক্ত কৰিব। ইয়াৰ পাছত প্ৰয়োজন অনুসাৰে শিশুসকলক আৱাসিক আৰু অনাআৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ তথা মুক্ত বিদ্যালয় ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক পুনৰ শিক্ষাৰ সৈতে জড়িত কৰোৱা হ'ব। এনে শিশুসকলক চিনাক্ত কৰাৰ বাবে ৰাজ্যজুৰি 20 আগষ্টৰ পৰা 2862গৰাকী বিশেষভাৱে প্ৰশিক্ষিত কৰ্মচাৰীয়ে জৰীপ আৰম্ভ কৰিছে। এই জৰীপ 23 ছেপ্টেম্বৰলৈ চলিব। ডাঃ পেগুৱে তেওঁৰ ভাষণত বিদ্যালয় আৰু উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰৰ অনুপ্ৰেৰণাদায়ক জীৱন সংগ্ৰাম শিক্ষা যাত্ৰা কাৰ্যসূচীৰ সৈতে সংগতিপূৰ্ণ বুলি উল্লেখ কৰে। নাৰায়ণ কোঁৱৰৰ জীৱনে বৰ্তমানৰ প্ৰতিকূলতাই যে শিশুৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে তাৰে শিক্ষা দিয়ে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
2: তার আটাইতকৈ উজ্জ্বল দৃষ্টান্ত আপনার সন্মুখত বহি থাকা আমার কমিশনার নারায়ণ কোঁৱৰ। অসমবাসী রাইজর মই এই বিষয়টুক লৈ অসমবাসী রাইজক জানাই দিব বিচাৰিছো যে তেখেত ক্লাস 9ত ড্রপ আউট হয়েছিল।

0: দুখীয়া ঘৰৰ ল'ৰা, পঢ়াৰ সুযোগ সুবিধা নাই, পৰিৱেশ অৰ্থনৈতিক পৰিৱেশ বেয়া, গতিকে নাইনত তেওঁ বিদ্যালয় ত্যাগ কৰিলে। প্ৰায় তিনিমাহ পাছত বিদ্যালয়ৰ প্ৰধান শিক্ষকে ক'লে নাৰায়ণ ক'ত গ'ল, নাৰায়ণক বিচাৰি আন। স্কুলৰ চকীদাৰজনক পঠাই দিলে নাৰায়ণৰ ঘৰলৈ আৰু নাৰায়ণৰ ঘৰত গৈ ক'লে ছাৰে মাতিছে। সেই স্কুল ড্ৰপ আউট মহগোৱালজনক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু চকীদাৰে পুনৰ বিদ্যালয়লৈ ঘূৰাই লৈ আহে আৰু নাৰায়ণ কোঁৱৰে মোক জনাইছে যে মোক হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত মই পিছলৈ ঘূৰি চোৱা নাই।
1: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
2: অসম আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে। কাছাৰ জিলাৰ উধাৰবন্দৰ এটা গুদামত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ কোডেইন কফ চিৰাপ আৰু ট্ৰেমাডল কেপচুল জব্দ কৰে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে আৰক্ষীয়ে যোৱা নিশা গোসাইপুৰ অঞ্চলৰ এটা গুদামত অভিযান চলাই কফ চিৰাপ ভৰ্তি 122টা কাৰ্টুন আৰু 130টা ট্ৰেমাডল কেপচুলসহ এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন সুহুদ আহমেদ লস্কৰ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। ধেমাজি আৰক্ষীয়ে আজি জিলাখনৰ বৰপাতৰিয়াত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ তিনিজন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা যুৱকেইজন ধেমাজিৰ গোহাঁইগাঁৱৰ লক্ষ্যজিৎ বৰগোহাঁই, লেলুৱনি গাঁৱৰ সীমান্ত বৰুৱা আৰু বৰপাতৰীয়া গাঁৱৰ অসীম গগৈ বুলি আৰক্ষীয়ে জনাইছে।
3: ধেমাজি আৰক্ষীয়ে কৈছিল যে তিনিজন লোক এখন গাড়ীতে তেওঁলোকে ছাছপেক্টেড হেৰইন NDPS বস্তু তেওঁলোকে কঢ়িয়াই লৈ ফুৰিছে আৰু তেওঁলোকক খেদি খেদি আমাৰ এই নিমাতি চুকৰ এইটো এৰিয়াত তেওঁলোকক ধৰা যায় আৰু যেতিয়া গাড়ীখনত চাৰ্জ কৰা যায় তেতিয়াহ'লে সেই চাৰ্জ কৰোঁতে আপোনাৰ বহুখিনি আপোনাৰ ছাছপেক্টেড হেৰইন জব্দ কৰা গৈছে আৰু সেইখিনি বস্তুত আপোনাৰ যেতিয়া আপুনি কণ্টেইনাৰ সহ জুখিছোঁ তেতিয়া 57.something ওলাইছে আৰু উইদাউট কণ্টেইনাৰ গোটেইখিনি আপোনাৰ 5.71g ওলাইছে আৰু আৰু সেই তিনিজনৰ ওপৰত আইনীভাৱে পিছৰ পৰ্যায়ত তদন্ত অব্যাহত ৰাখিব, বিহিত ব্যৱস্থা লোৱা হ'ব আৰু আমাৰ ধেমাজি আৰক্ষীৰ ফালৰ পৰা ড্ৰাগছৰ এগেইনষ্টত যিটো আমাৰ যাত্ৰা সেইটো অব্যাহত থাকিব।
2: ইপিনে নগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি দুপৰীয়া অভিযান চলাই নগাঁও ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ পৰা মাদক দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক আটক কৰে। ইছলাম মালিক আৰু শ্বাহিন মালিক নামৰ সৰবৰাহকাৰী দুজনে এখন দুচকীয়া বাহনত প্ৰায় 80,000 টকা মূল্যৰ মাদক দ্ৰব্য কঢ়িয়াই আনিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰৰ জনতা ভৱনত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ, অসম দক্ষতা বিকাশ অভিযান, ITI আৰু নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যৰ বিভিন্ন জিলাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ জ্যেষ্ঠ অধ্যক্ষ আৰু অধীক্ষকসকলৰ উপৰি নিয়োগ বিনিময় কেন্দ্ৰৰ উপ নিয়োগ সঞ্চালক, সহকাৰী নিয়োগ সঞ্চালক তথা অন্যান্য বিষয়াসকল উপস্থিত থাকে। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ আয়ুক্ত সচিব ডঃ ওম প্ৰকাশে আদৰণি ভাষণ দিয়ে। বৈঠকত এই বিভাগৰ অধীনৰ হস্তশিল্প আৰু নিয়োগ সঞ্চালকালয়, অসম দক্ষতা বিকাশ অভিযান, অসম দক্ষতা বিশ্ববিদ্যালয় আৰু নিয়োগ শাখাৰ কাৰ্যপ্ৰণালী তথা মুখ্য সফলতাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। তদুপৰি বিগত 3 বছৰত ITI নামভৰ্তি, বিধানসভা সমষ্টিসমূহৰ অধীনত এই প্ৰতিষ্ঠানত আসনৰ সুবিধা, নিয়োগ বিনিময় কেন্দ্ৰসমূহক জিলা যুৱ কল্যাণ কেন্দ্ৰলৈ ৰূপান্তৰ কৰি শক্তিশালী কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰীদৈমাৰীয়ে উত্তৰ পূব দক্ষতা কেন্দ্ৰ, CM ফ্লাইট আঁচনি আৰু বিভাগৰ অন্যান্য মুখ্য পদক্ষেপসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দেশৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়াৰ লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় ৰাজ্যত চলি আছে। লোকপিয়লক লৈ আপোনাৰ মনতো নিশ্চয় বহু প্ৰশ্ন অথবা সংশয় আছে। এই প্ৰক্ৰিয়াত শুদ্ধ তথ্য প্ৰদানেৰে জনসংখ্যাৰ তালিকাত কিদৰে নিজৰ নাম সন্নিৱিষ্ট কৰিব, এনে সকলো প্ৰশ্নৰ সমাধান বিচাৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ অৰ্থাৎ শনিবাৰে নিশা 8:02 প্ৰচাৰ কৰিব লোকপিয়ল 2027 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠানটি। এই অনুষ্ঠানত ৰাজ্যৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগু অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। লোকপিয়লৰ কামত নিয়োজিত গণনাকাৰী বিষয়া, পৰ্যবেক্ষক আৰু ক্ষেত্ৰভিত্তিক প্ৰশিক্ষকসকলে 16 আগষ্টৰ পৰা নিৰ্ধাৰিত সূচী অনুযায়ী ঘৰে ঘৰে গৈ বিভিন্ন তথ্য সংগ্ৰহ কৰিছে। হাইলাকান্দি জিলাতো লোকপিয়ল পূৰ্ণগতিত চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতা

0: সংবাদদাতাই জনোৱা মতে ইতিমধ্যে প্ৰায় 95% ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ হৈছে। ইপিনে নগাঁও জিলাত লোকপিয়লত নিয়োজিত কিছুসংখ্যক বিষয়া কৰ্মচাৰীয়ে তেওঁলোকৰ মূল কৰ্মক্ষেত্ৰ কাৰ্যালয় বা বিদ্যালয়ত নিয়মীয়া দায়িত্ব পালন কৰা নাই বুলি বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাত নগাঁও জিলা প্ৰশাসনে লোকপিয়লৰ দায়িত্ব বিশেষভাৱে নিৰ্ধাৰিত সময়ছোৱাত কৰাৰ বাদে অন্য সময়ত কৰ্মচাৰীসকলক তেওঁলোকৰ বিভাগীয় দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। সকলো বিভাগীয় মুৰববী আৰু লোকপিয়লৰ কামত নিয়োজিত কৰ্মচাৰীক এই নিৰ্দেশ মানি চলিবলৈ জিলা প্ৰশাসনে অধিসূচনা জাৰি কৰিছে।
1: নগাঁৱৰ দুখন আদালতে 11 অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি ৰায় প্ৰদান কৰিছে। নগাঁও আদালতৰ চৰকাৰী অধিবক্তা দীপা শইকীয়া, ৰুলা তামুলী ফুকন আৰু লাভলী বৰাই আজি এখন সংবাদমেলত কয় যে নগাঁও ফাষ্টট্ৰেক আদালতে ধৰ্ষণৰ অভিযোগত আব্দুল ৰেজাক নামৰ এজন লোকক 10 বছৰ কাৰাদণ্ডৰ লগতে 5,000 টকাৰ জৰিমনা বিহে। একেখন আদালতে কামপুৰ থানাৰ এটা ধৰ্ষণৰ গোচৰৰ বিচাৰৰ ৰায়দান কৰি ৰামসিং টিমুং নামৰ এজন লোকক 10 বছৰ কাৰাদণ্ড আৰু 5,000 টকাৰ জৰিমনা বিহে। ইপিনে নগাঁও অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশ বংকিম চন্দ্ৰ শৰ্মাৰ আদালতে 4টা গোচৰৰ ৰায় প্ৰদান কৰি অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰিছে। আমষ্টাৰডামত অনুষ্ঠিত FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। ইংলেণ্ডৰ বিৰুদ্ধে কালি অনুষ্ঠিত পুল ডিৰ নিজৰ অন্তিমখন খেল ড্ৰ হোৱাত ভাৰতে দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰে। খেলখনত দুয়োটা দলে কেইবাটাও সুযোগ লাভ কৰে যদিও গ'ল কৰাত ব্যৰ্থ হয়। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত পৰহিলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল FC-ৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগানে যোৱা নিশা শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত দুটা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত FC দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ্ড কাপ জয় কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ। মেঘালয়ত আবদ্ধ হৈ পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীৰ দুটা হেল্পলাইন নম্বৰ মুকলি। বিদ্যালয় বহিৰ্ভূত শিশুক শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ উদ্দেশ্যৰে সমগ্ৰ শিক্ষা অসমৰ বিশেষ পদক্ষেপ। মাদক দ্ৰব্য বিৰোধী অভিযানত অসম আৰক্ষীৰ বৃহৎ সফলতা। কেইবাখনো জিলাত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ। আৰু FIH হকী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ পুলৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দল আজি নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই মুকেশ কুমাৰ। प्रधानमंत्री नरेंद्र मोदी ने आज नई दिल्ली में अंतरिक्ष क्षेत्र से जुड़े 20 स्टार्टअप्स के मुख्य कार्यकारी अधिकारियों और संस्थापकों से बातचीत की। उन्होंने लोगों का जीवन स्तर बेहतर बनाने के लिए अंतरिक्ष प्रौद्योगिकी का व्यापक उपयोग करने को कहा। प्रधानमंत्री ने कहा कि भारत का अंतरिक्ष क्षेत्र वैश्विक प्रतिभाओं, कंपनियों और निवेश को आकर्षित करने का केंद्र बन सकता है। बैठक में स्टार्टअप के संस्थापकों ने सरकार के फैसलों की सराहना करते हुए कहा कि इससे क्षेत्र में कई नए अवसर सृजित होंगे। सरकार ने फिर कहा है कि भारतीय नाविकों की सुरक्षा और कल्याण सर्वोच्च प्राथमिकता है। विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल ने आज नई दिल्ली में कहा कि भारत पश्चिम एशिया के घटनाक्रम पर कड़ी नजर रखे हुए है। विदेशी ध्वज वाले 2 जहाजों से संबंधित घटना के बारे में श्री जायसवाल ने कहा कि इन जहाजों पर सवार सभी 22 नाविक सुरक्षित हैं और सरकार उनकी सुरक्षा को लेकर संबंधित अधिकारियों के साथ संपर्क में है। विदेश मंत्रालय की सचिव श्री प्रिया रंगनाथन की फलस्तीन यात्रा के बारे में प्रवक्ता ने कहा कि यात्रा के दौरान उन्होंने फलस्तीन के विकास साझेदार के रूप में भारत की प्रतिबद्धता व्यक्त की। प्रवक्ता ने कहा कि सुश्री रंगनाथन ने फलस्तीन के लोगों के लिए जीवन रक्षक दवाओं की एक खेप भी फलस्तीन सरकार को सौंपी है। गृह मंत्री अमित शाह ने आज पश्चिम बंगाल के सिलीगुड़ी में सशस्त्र सीमा बल SSB के मुख्यालय में कई परियोजनाओं का लोकार्पण और शिलान्यास किया। श्री शाह ने जवानों को संबोधित करते हुए कहा कि शुभेंदु अधिकारी के मुख्यमंत्री बनने के बाद राज्य सरकार सीमा

0: Sri Priya Ranganathan to Palestine. The MEA spokesperson said that the secretary also handed over a consignment of life-saving medicines to the Palestinian government for the people of Palestine for their healthcare needs. Union Minister for Electronics and Information Technology Ashwini Vaishnav today launched the Mobile Phone Manufacturing Scheme MPMS. The Union Cabinet had approved the scheme last month with a budgetary outlay of 62,500 crore rupees. The scheme tenure will be of 5 years from 2026-27 to 2030-31. The MPMS has two target segments, including incentivizing mobile phone manufacturing and supporting Indian mobile phone brands. Union Home Minister Amit Shah today inaugurated an exhibition in Siliguri, West Bengal on the three new criminal laws titled Nyaya Samhita Pradarshini. Initiating the program, Shri Shah said infiltrators will be caught and pushed out from India. He mentioned that earlier the West Bengal government under the Trinamool Congress did not cooperate in implementing the criminal laws in the state. Earlier, Mr. Shah inaugurated and laid the foundation stones for several projects worth around 189 crore rupees at the headquarters of the Sashastra Seema Bal in Siliguri, West Bengal. Health and Family Welfare Minister J.P. Nadda today reviewed the prevailing situation and preparedness for H1N1 influenza in the country, with particular focus on the national capital. The ministry informed that Mr. Nadda emphasized the need for continued vigilance, robust surveillance, and proactive preparedness with close monitoring of influenza trends. The government has assured that adequate sugar stocks are available in the country to meet domestic demand despite lower than estimated production. In view of the recent price rise in sugar, the government has taken a series of measures to ensure sufficient sugar availability and maintain stable prices for consumers. The Ministry of Consumer Affairs, Food and Public Distribution said that it is closely monitoring the situation. Legendary Oriya playback singer Pranab Patnaik, whose distinctive voice captivated generations of music lovers, passed away at the age of 88 in Bhubaneswar today. With a career spanning over 5 decades, Patnaik sang for more than 200 films and collaborated with several celebrated national-level singers. He was a 7-time Odisha State Film Award winner and recipient of the prestigious Jai Dev Puraskar. The Income Tax Department has said that over 6.5 crore income tax returns have been already filed for assessment year 2026-27. The department has urged taxpayers to avoid last-minute rush as the last day to file ITR 3, 4, 5 and 7 is before the 31st of this month. And in hockey, the Indian women's team will take on the Netherlands in their opening match of the second pool phase of the FIH World Cup in Amstelveen, the Netherlands today. The match will begin at 9:30 p.m. Indian time. And that is the end of this news bulletin.
1: Eya Akakbani Batori Hoitemoi Julie Harma Burwa. এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত 20টা মহাকাশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আমাৰ দেশে এটা বহনক্ষম আৰু সৰ্বাত্মক ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মোবাইল ফোন নিৰ্মাণ আঁচনি MPMS মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে.পি. নাড্ডাই দেশত চলি থকা পৰিস্থিতি আৰু H1N1 ইনফ্লুৱেঞ্জাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে আৰু BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপীচন্দ্ৰৰ যুটীয়ে মহিলাৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত 20টা মহাকাশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আলোচনাৰ সময়ছোৱাত শ্ৰীমোদীয়ে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তিৰ বৃহত্তৰ কাৰ্যকাৰিতাৰ হকে পোষকতা কৰে আমাৰ দেশৰ মহাকাশ খণ্ডই বিশ্ব পৰ্যায়ৰ প্ৰতিভা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু বিনিয়োগক আকৰ্ষিত কৰিব পৰাকৈ সক্ষম বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত এটা উপযুক্ত পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে যাতে সমগ্ৰ বিশ্বই মহাকাশ খণ্ডৰ কথা ভবা মাত্ৰেই ভাৰতৰ ছবিয়েই মনলৈ আহে।

0: মহাকাশ উদ্যোগ আৰু অন্যান্য সামাজিক বিকাশ খণ্ডসমূহৰ মাজত বৃহত্তৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে উঠি অহা প্ৰজন্মৰ মাজত মহাকাশৰ প্ৰতি আকৰ্ষণ আৰু উৎসুকতা বঢ়োৱাৰ উদ্দেশ্যে অটল টিংকাৰিং লেবসমূহৰ কাৰ্যকাৰিতা বৃদ্ধিৰ উপযোগিতা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে মহাকাশ খণ্ডৰ ষ্টাৰ্টআপসমূহৰ গুৰি ধৰোঁতাসকলক এই ক্ষেত্ৰত সাহসিকতাৰে আগবঢ়াৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বৈঠকৰ ষ্টাৰ্টআপসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে মহাকাশ খণ্ডত ব্যক্তিগত অংশীদাৰিত্বৰ পথ মুকলি কৰি দিয়াৰ সিদ্ধান্তক আদৰণি জনাই কয় যে ইয়াৰ জৰিয়তে বহুতো নতুন সুযোগৰ সৃষ্টি হ'ল। তেওঁলোকে লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা লাভ কৰা শক্তিশালী সহযোগিতাত আলোকপাত কৰে। ষ্টাৰ্টআপসমূহে মহাকাশ খণ্ডত উচ্চাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰি সেই দিশত নিৰন্তৰ একনিষ্ঠতাৰে কাম কৰি থকা বুলিও তেওঁলোকে জানিবলৈ দিয়ে। আজি বৈঠকত স্কাইৰুট এৰস্পেচ, অগ্নিকুল কছমছ, পিক্সেল, ধ্ৰুবা স্পেচ, দিগন্তৰাকে ধৰি 20 মহাকাশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপকসকল উপস্থিত আছিল। আমাৰ দেশে এটা বহনক্ষম, বিশ্বাসী, উদ্ভাৱনীমূলক, শক্তিশালী আৰু সৰ্বাত্মক ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। পুনেত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ সামৰণি সত্ৰত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে ডিজিটেল খণ্ডৰ দুৰ্বলতাসমূহ আঁতৰোৱা, বহনক্ষম ব্যৱস্থা গঢ়ি তোলা, উদ্ভাৱনক প্ৰাধান্য দিয়া আৰু সামৰ্থ্য বৃদ্ধিৰ জৰিয়তে বহনক্ষম ডিজিটেল ৰূপান্তৰকৰণৰ বাবে কেইবাটাও প্ৰয়োজনীয় পদক্ষেপৰ প্ৰস্তাৱ হাতত লৈছে। উল্লেখযোগ্য যে তথ্য আৰু যোগাযোগ প্ৰযুক্তি, ডিজিটেল ৰূপান্তৰ, উদ্ভাৱন আৰু সুস্থিৰ ডিজিটেল আন্তঃগাঁথনি ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰৰ যোগাযোগ মন্ত্ৰী আৰু শীৰ্ষ প্ৰতিনিধিসকলে 5 এই বৈঠকত অংশ লৈছে। বৈঠকৰ মূল বিষয়বস্তু হৈছে সুস্থিৰ ভৱিষ্যতৰ বাবে উদ্ভাৱন, সহযোগিতা আৰু ৰূপান্তৰ। এই বৈঠকে ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহক উন্নত প্ৰযুক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ভৱিষ্যতৰ নেটৱৰ্ক, চাইবাৰ সুৰক্ষা, দক্ষতা নিৰ্মাণ আৰু সৰ্বাংগীন ডিজিটেল যোগাযোগৰ বিষয়ত মত বিনিময়ৰ বাবে এখন মঞ্চ প্ৰদান কৰিছে। কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মোবাইল ফোন নিৰ্মাণ আঁচনি MPMS মুকলি কৰে। কেন্দ্ৰীয় কেবিনেটে যোৱা মাহত এই আঁচনিৰ বাবে বাজেটত প্ৰায় 62,500 কোটি টকা আবণ্টনৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। আঁচনি মুকলি কৰি সংবাদ মাধ্যমক উদ্দেশ্যে দিয়া ভাষণত শ্ৰীবৈষ্ণৱে এই আঁচনি 1 এপ্ৰিল 2026 পৰা কাৰ্যকৰী হৈছে বুলি জানিবলৈ দিয়ে। আঁচনিৰ সময়সীমা 2026-2027 পৰা 2030-2031 মুঠ 5 বাবে ধাৰ্য কৰা হৈছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে। এই আঁচনিৰ জৰিয়তে মোবাইল ফোন উৎপাদনৰ যোগান শৃংখল সুদৃঢ় কৰাৰ লগতে থলুৱা উৎপাদনৰ যোগ্যতা আৰু মানক অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলিও শ্ৰীবৈষ্ণৱে জানিবলৈ দিয়ে।
1: মোবাইল ফোন প্ৰডাকচন কিউমুলেটিভ উইচ ৱাজ এবাউট 22 lakh crore will be doubling in this period. It will go up to 40 lakh crore. That's a big thing. And as you know, last year, smartphone as a category, as a product, was the largest exported item out of India. That position will be retained, that position will be further strengthened. Electronics manufacturing became the third largest category. That will also get sustained now with all these initiatives.
0: উল্লেখযোগ্য যে 2025-2026 বিত্তীয় বৰ্ষত ন্যূনতম 10,000 কোটি টকাৰ বিত্তীয় লেনদেন সম্পূৰ্ণ কৰা ভাৰতত পঞ্জীভুক্ত মোবাইল ফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহ এই আঁচনিৰ বাবে যোগ্য বিবেচিত হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি ৰাষ্ট্ৰীয় ৰাজধানীক বিশেষ গুৰুত্ব দি দেশত চলি থকা পৰিস্থিতি আৰু H1N1 ইনফ্লুৱেঞ্জাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে শ্ৰীনাড্ডাই ৰাষ্ট্ৰীয় চোৰাংচোৱাগিৰি আৰু মহামাৰী বিজ্ঞানৰ পৰিস্থিতি ILI আৰু SARS প্ৰৱণতা পৰীক্ষা আৰু পৰীক্ষাগাৰৰ নিৰীক্ষণ আৰু ঋতুভিত্তিক ইনফ্লুৱেঞ্জাৰ ৰোগ ব্যৱস্থাপনাৰ বাবে স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠানসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। বৈঠকৰ সময়ত শ্ৰীনাড্ডাই ইনফ্লুৱেঞ্জাৰৰ প্ৰৱণতাৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে নিৰন্তৰ সতৰ্কতা, শক্তিশালী নিৰীক্ষণ আৰু সক্ৰিয় প্ৰস্তুতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে শ্বাস প্ৰশ্বাসজনিত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু হাতৰ চাফ চিকুণতাকে ধৰি জনসচেতনতা আৰু প্ৰতিৰোধমূলক স্বাস্থ্য পদ্ধতিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। তেওঁ শ্বাস প্ৰশ্বাসজনিত ৰোগৰ লক্ষণ দেখা দিলে ততালিকে ব্যক্তিসকলক চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহান জনায়। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ চোকা দৃষ্টি ৰখা হৈছে। মন্ত্ৰালয়ে লগতে জনায় যে এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, চিকিৎসালয়, পৰীক্ষাগাৰ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সমন্বয় ৰক্ষা কৰি থকা হৈছে। কেন্দ্রীয় সরকারে

0: আজি ভাৰতীয় নাবিক সম্প্ৰদায়ৰ কল্যাণ আৰু সুৰক্ষা দেশৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় বুলি দোহাৰিছে। আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত ভাৰতে চোকা দৃষ্টি ৰাখিছে বুলি প্ৰকাশ কৰে। ভিন ভিন বিদেশী পতাকা সমন্বিত দুখন জাহাজৰ মাজত সংঘটিত এটা ঘটনা সন্দৰ্ভত শ্ৰীজয়ছোৱালে কয় যে 22গৰাকী নাবিকৰ আটাইকেইগৰাকীয়ে সুৰক্ষিত অৱস্থাত আছে আৰু চৰকাৰে সংশ্লিষ্ট বিষয়ববীয়াৰ সৈতে নাবিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে।
1: The welfare and safety of our seafaring community is a matter of which we take very seriously and we attach very high priority to this subject. Having said that, whenever there's an issue with our seafarer community, we take it up with relevant authorities.
0: মণিপুৰৰ অভূতপূৰ্ব সংকটৰ পিছত প্ৰায় 3 বছৰৰ ব্যৱধানৰ অন্তত আজি ইম্ফল ডিমাপুল গুৱাহাটী পথছোৱাৰ জনসেৱা পুনৰ আৰম্ভ হৈছে। এই সেৱাৰ পুনৰ আৰম্ভণিয়ে স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই অনাৰ লগতে সংযোগ ব্যৱস্থা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। 2 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই পথছোৱাত 2খন বাছ আৰু 5খন উইংগাৰেৰে মুঠ 125জন যাত্ৰীয়ে যাত্ৰা আৰম্ভ কৰিছে। ইতিমধ্যে বাছকেইখন কুকি বসতি প্ৰধান জিলা সেনাপতি পাৰ হৈ নাগালেণ্ডত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে চলিত মাহৰ 8 তাৰিখে কাংপকপি ভ্ৰমণৰ সময়ছোৱাত মণিপুৰৰ মুখ্যমন্ত্ৰী জুমনাম থেমছান সিং, উপ মুখ্যমন্ত্ৰী নেপছা কিপগেন আৰু ছাইটোৰ বিধায়ক হাও খুলেট কিপগেনে সকলো জনসাধাৰণৰ মুক্ত চলাচলৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰাৰ কথা ঘোষণা কৰিছিল। নতুন দিল্লীত চলি থকা BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপীচন্দ্ৰ যুটীয়ে মহিলাৰ ডাবল শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ লগে লগে এই প্ৰতিযোগিতাত ভাৰতৰ এটা ব্ৰঞ্জৰ পদক সুনিশ্চিত হৈছে। আজি ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ত্ৰিশা আৰু গায়ত্ৰীয়ে প্ৰতিযোগিতাৰ চতুৰ্থ বাছনিপ্ৰাপ্ত চীনৰ জিয়া ই ফেন আৰু ঝেং চু জিয়ানৰ যুটীটো 16-21, 21-15, 21-13 ব্যৱধানত পৰাস্ত কৰে। ভাৰতীয় যুটীটোৱে কাইলৈ ছেমি ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত লিউ শ্বেং শ্বু আৰু টেন নিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত 20টা মহাকাশ ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। আমাৰ দেশে এটা বহনক্ষম আৰু সৰ্বাত্মক ডিজিটেল ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মোবাইল ফোন নিৰ্মাণ আঁচনি MPMS মুকলি কৰে আৰু BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপীচন্দ্ৰ যুটীয়ে মহিলাৰ ডাবল শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।
2: প্ৰিয় শ্ৰোতা, বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 99.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো ন প্ৰতিভা অনুষ্ঠানটি। আজিৰ অতিথি উদীয়মান কণ্ঠশিল্পী যোগাশ্ৰী বৰা, আঠ ধৰিব স্নেহা পাঠক আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: নমস্কাৰ, নৰ প্ৰতিভা অনুষ্ঠানলৈ আকাশবাণীৰ সমূহ শ্ৰোতাকে মই স্নেহা পাঠকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এইমাত্ৰ অনুষ্ঠানৰ আৰম্ভণিতে এটি সুললিত কণ্ঠত আপোনালোকে বৰগীত শুনিলে, আৰু এই কণ্ঠৰ গৰাকীয়ে হৈছে আমাৰ আজিৰ এই অনুষ্ঠানৰ অতিথি। তেখেত হৈছে যোগশ্ৰী বৰা। যোগশ্ৰী, আপোনাক অনুষ্ঠানলৈ স্বাগতম।
1: ধন্যবাদ।
0: হয়, এই বৰগীতটিৰে আমি সমূহ অসমীয়া ৰাইজক পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু প্ৰথমে জানিব বিচাৰিছোঁ, আকাশবাণীৰ মজিয়াত উপস্থিত হৈ আজি কেনে অনুভৱ হৈছে?
1: আকাশবাণীলৈ আহিবলৈ পাই মই সঁচাকৈ বহুত আনন্দিত আৰু উৎসাহিত। আকাশবাণীৰ লগত আমাৰ অসমীয়া সংগীত আৰু সংস্কৃতিৰ এটা বহুত পুৰণি আৰু গভীৰ সম্পৰ্ক আছে। এই জেগাত আহি নিজৰ গান শ্ৰোতাৰ মাজলৈ লৈ যাব পৰাটো মোৰ বাবে এটা বহুত ডাঙৰ সুযোগ। এইটো মোৰ বাবে কেৱল এটা পাৰফৰ্মেন্স নহয়, সৰুৰ পৰা যে সপোন আৰু সংগীতৰ লগত ইমান জড়িত হৈ আছোঁ তাৰ এটা সুন্দৰ পৰিণতি বুলিয়ে মই ভাবোঁ। গতিকে ইয়াতে আহিবলৈ পাই মোৰ বহুত ভাল লাগিছে।
0: হয়, আমাৰ মাজত আপোনাক পাই আমাৰো খুব ভাল লাগিছে। আৰু আমি সংগীতৰ কথা পাতিম, কিন্তু প্ৰথমেই আপোনাৰ জীৱনৰ আৰম্ভণি কালচোৱালৈ আমি উভতি যাব বিচাৰিছোঁ। আমি জানিব বিচাৰিছোঁ আপোনাৰ ঘৰখনৰ বিষয়ে, আপোনাৰ শৈশৱ সম্পৰ্কে।
1: মোৰ ঘৰ বটাকুলি, পাঞ্জাবাৰী। মই গুৱাহাটীতেই জন্ম হৈছোঁ। মোৰ ঘৰত মা দেউতা আৰু দাদা আছে। সৰুৰ পৰাই মই গান, ডান্স, আৰ্ট এই সকলোবোৰ কৰি বহুত ভাল পাইছিলোঁ। সৰু থাকোঁতে গানৰ নিচাটো ইমান বেছি আছিল যে আগৰ দিনৰ ছেমছাং কিপেড ফোনত বেক কেমেৰা কৰি নিজে নিজৰ গান গাই ৰেকৰ্ড কৰি থৈছিলোঁ। মায়ে মোক সৰুৰ পৰাই গান শিকাইছিল। তেতিয়া ইণ্টাৰনেট আজিৰ নিচিনা নাছিল, টপ আপ কৰি ইণ্টাৰনেট পেক ভৰাব লগা হৈছিলে। দাদাই নতুন নতুন গান ওলালে ডাউনলোড কৰি মোক শুনাইছিল। মই লেপটপত সেই গানবোৰ শুনি শুনি লিৰিক্সবোৰ কিতাপত লিখি লৈ পুৰা গানটো শিকাৰ ট্ৰাই কৰিছিলোঁ। আৰু স্কুলতো সেই গানবোৰ লৈ লৈ নতুন নতুন গান লৈ যাওঁ, আৰু মিউজিক পিৰিয়ডত এনেকৈ গানবোৰ গাওঁ, শুনাওঁ। সকলোবোৰে মোক সেইখিনিত বহুত উৎসাহ দিছে। স্কুলত ক্লাছ টু থাকোঁতে আমাৰ বাবে এছেম্বলি হৈছিলে।
0: তেতিয়া শিক্ষা আপুনি ক'ৰ পৰা গ্ৰহণ কৰিছিলে?
1: মই গুৱাহাটী পাব্লিক

0: স্কুলৰ পৰা কৰিছোঁ,
1: হয়,
0: তাৰপিছত আনৰ পৰা টুৱেলভলৈ,
1: হয়, আৰু তাৰ পৰাই আপুনি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে,
0: হয় হয় হয়। তাৰপিছত তাতে ক্লাছ টু থাকোঁতে মই প্ৰথমবাৰৰ বাবে এছেম্বলিত গোটেই স্কুলৰ আগত গান এটা গাইছিলোঁ, সেইটো হৈছে মেঘৰ জলঙা। তাতে মোক টিচাৰ্ছখিনিয়ে মানে ইমানেই ধুনীয়াকৈ প্ৰেজ কৰিছিল, তাৰপিছত মোক এনকাৰেজ কৰিছিল যে তুমি গান লোৱা, গানত তোমাৰ ফিউচাৰ আছে। আৰু তাৰপিছত মোৰ পেৰেণ্টছকো কৈছিল যে আপুনি মানে এক ভাল মিউজিকৰ টিচাৰৰ ওচৰত দিব, যাতে মানে ভালকে গোটেইখিনি শিকি লয় আৰু
1: তেওঁলোকে উৎসাহ যোগাইছিল।
0: হয়, মোৰ মায়ে সৰুৰ পৰাই বিভিন্ন কম্পিটিশ্যনত লৈ গৈছিল, কিন্তু মাৰ বেমাৰত পৰাৰ পৰা ইমানটা মোৰ কম্পিটিশ্যনবোৰত যোৱা নহ'ল, আৰু তেনেকেই আৰু গান তাৰপিছত ঘৰতে গাই থাকোঁ, শুনি থাকোঁ, এনেকেই ভাল লাগে, এনেকেই জগাই ৰাখিছোঁ আৰু।
1: আপোনাৰ শিক্ষা জীৱনলৈ উভতি আহিব বিচাৰিছোঁ, আপুনি গুৱাহাটী পাব্লিক স্কুল আপুনি শিক্ষা সাং কৰিলে তাৰ পৰা, আৰু তাৰ পাছত আপুনি শিক্ষা ক'ৰ পৰা কি গ্ৰহণ কৰিছে?
0: এতিয়া বৰ্তমান মই নীটৰ এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ, লগতে চি ইউ টিৰো এতিয়া সেই আৰু ড্ৰপ ইয়াৰত আছোঁ মই নিজৰ।
1: আৰু সংগীতৰ কথা আপুনি ক'লেই, আপুনি প্ৰথমে স্কুলখনৰ পৰাই আপুনি উৎসাহিত হৈছিলে, আনুষ্ঠানিকভাৱে শিক্ষা আপুনি গ্ৰহণ কৰিছেনে?
0: হয়, কৰিছোঁ। মই একদম প্ৰথমতে গান মোক মামা ককা এজন আছিলে, তেখেতে মানে মায়ে এটা বৰগীত শিকাইছিলে মোক আগতে, তাৰপিছত সেইটোকে মোক হাৰমনিয়ামত ধুনীয়াকৈ শিকাইছিল মামা ককাজনে, তাৰপিছত কেইটামান গানো শিকালে, জ্যোতি সংগীত, ৰাভা সংগীত এনেকুৱাকৈ। তাৰপিছত মই মোক বৰগীতত দিলে মায়ে শিক্ষাগুৰু এজনৰ ওচৰত,
1: তেখেতৰ নামটো,
0: তেখেতৰ নাম প্ৰয়াত প্ৰফুল্ল হাজৰিকা, তেখেত 2024 ঢুকালে। আৰু তাৰপিছত মোক ক্লাছ 5 মানে শাস্ত্ৰীয় সংগীতত দিলে ভাতখান্দে, বৰ্ণালী মেম বুলি কওঁ আমি তেখেতক, তেখেতৰ তাত মোক দিছিল মায়ে, আৰু মই বিশাৰদ তেওঁৰ আণ্ডাৰতে কমপ্লিট কৰিছোঁ।
1: খুব ভাল লাগিল জানি আপোনাৰ সংগীতৰ এই যাত্ৰাটোৰ বিষয়ে, আমি সম্পৰ্কে আৰু কথা পাতিম, কিন্তু এই মুহূৰ্তত আমি আন এটা গান শুনিব বিচাৰিছোঁ, এইবাৰ কি শুনাব?
0: মই এতিয়া কবিতা কেনেকৈ লিখে জুবিন গাৰ্গৰ এইটো গান গাবলৈ বিচাৰিছোঁ।
1: ঠিক আছে।
0: কবিতা কেনেকৈ লিখে।

0: খুব ভাল লাগিল গীতি আপোনাৰ কণ্ঠত শুনি। আমি পুনৰ কথাৰ মাজলৈ আহিছোঁ। আমি জানিব বিচাৰিছোঁ সংগীতৰ উপৰি আপোনাৰ আন কি কি বিষয়ত ৰাপ আছে।
1: সংগীতৰ উপৰি মোৰ গছ গছনি, জীৱ জন্তু আৰু প্ৰকৃতিৰ প্ৰতি বহুত বেছি আগ্ৰহ আছে। মই প্ৰকৃতি বহুত ভাল পাওঁ। গছ গছনি, প্ৰাণী, পক্ষী, এই সকলোবোৰ মোৰ

0: বাবে বহুত স্পেচিয়েল। আৰু মই আৰ্ট আৰু ডান্সো কৰি সৰুৰ পৰাই ভাল পাইছিলোঁ। মই ভাবোঁ সৃষ্টিশীল বস্তুবোৰৰ লগত জড়িত হৈ থাকিলে মনটো ফ্ৰেছ হৈ থাকে আৰু নিজক বেলেগ বেলেগ দিশৰ পৰা ডেভেলপ কৰিব পাৰি।
1: নিশ্চয়। আৰু প্ৰকৃতিৰ সৈতে আমি যেতিয়া একাত্ম হৈ পৰোঁ তেতিয়াও আমি আমাৰ মন ভালে থাকে, আমি বহুতো কথা শিকিব পাৰোঁ। আপুনি নৃত্যৰ কথা উল্লেখ কৰিছে, নৃত্যৰ আপুনি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে নেকি?
0: হয়, কৰিছোঁ। মই সত্ৰীয়া নৃত্য কৰিছোঁ, বিহাৰত পাছ কৰিছোঁ।
1: হয়, কেতিয়াৰ পৰা আপুনি সত্ৰীয়াৰ সৈতে জড়িত হৈ আছে?
0: সত্ৰীয়া মই সেই সৰুৰ পৰাই 4 বছৰমান বয়সৰ পৰাই মায়ে শিকাব দিছিলে।
1: হয়, মায়ে এই ক্ষেত্ৰত আপোনাক উৎসাহ দিছিলে?
0: হয়, মায়ে চবফালে মোক লৈ লৈ গৈছিলে, নৃত্যই হওক, গানেই হওক, আৰ্ট হওক। আৰ্টো মই আনুষ্ঠানিকভাৱে শিকিছিলোঁ।
1: শিকিছে, হয়।
0: তাৰপিছত কভিডৰ পিছত মোৰ সেইটো বাদ পৰিল দিয়কচোন,
1: ছবিৰ শিক্ষা,
0: ছবিৰ শিক্ষাটো।
1: হয়,
0: আৰু কাৰাটেও মই শিকিছিলোঁ সৰুতে। এইবোৰ সকলোবোৰ মায়ে লৈ গৈছিল,
1: মায়ে লৈ গৈছিলে এই ক্ষেত্ৰত। সত্ৰীয়াৰ আপোনাৰ গুৰু কোন?
0: অনুপ ভূঞা ছাৰ।
1: আৰু এই ক্ষেত্ৰত আপুনি নিশ্চয় বিভিন্ন ধৰণৰ অনুষ্ঠানো কৰিছে বা প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছে?
0: হয়, কৰিছোঁ।
1: হয়, এই ক্ষেত্ৰত কিবা ভাল লগা অভিজ্ঞতা এই মুহূৰ্তত মনলৈ আহিছে নেকি?
0: মই একবাৰ পত্নীপ্ৰসাদ নাটক নাটখন কৰিছিলোঁ, তাতে মই বলৰাম হৈছিলোঁ আৰু প্ৰথমবাৰ মানে সেই দিশটো মই এক্সপ্ল'ৰ কৰিছিলোঁ আৰু।
1: হয়,
0: তেতিয়া বহুত ভাল লাগিছিল, ৰঙিয়াত কৰিছিলোঁগৈ তাত।
1: সেইবাৰ কিবা বিশেষ অনুষ্ঠান আছিল?
0: ভাওনাৰে মানে প্ৰতিযোগিতা আছিলে।
1: হয়, ভাওনাৰ প্ৰতিযোগিতাত আপোনালোকে অংশগ্ৰহণ কৰিছিলে, দল হিচাপে অংশগ্ৰহণ কৰিছিলে। হয়, ঠিক আছে বাৰু, এই ক্ষেত্ৰত আমি আৰু কথা পাতি যাওঁ, কিন্তু এই মুহূৰ্তত আন এটা গান আমাৰ শুনিবলৈ মন গৈছে। এইবাৰ কি গান শুনাব?
0: এইবাৰ মই মধুমতী গোস্বামী বাইদেউৰ ও জুৰ্মলায়া গীতটি গাবলৈ ওলাইছোঁ।
1: ঠিক আছে।

0: এটি খুব সুন্দৰ গীত, আপোনাৰ কণ্ঠত ভাল লাগিল শুনি। আমি এবাৰ জানিব বিচাৰিছোঁ, প্ৰিয় কণ্ঠশিল্পী বুলি যদি আপোনাক সোধোঁ, আপুনি কাৰ নাম ল'ব?
1: মই একেবাৰে এজন বা দুজন শিল্পীৰ গানত সীমিত নহয়, বিভিন্ন শিল্পীৰ গান শুনিবলৈ মই ভাল পাওঁ। বিশেষকৈ মোৰ গুৰুসকলৰ পৰা শিকা গানবোৰ, বৰগীত।

0: যিসমূহ ধাৰা, এই ধাৰাসমূহৰ ভিতৰত কোনটো ধাৰাৰ গীত আপোনাৰ আটাইতকৈ প্ৰিয়?
1: মোৰ বৰগীত শুনি বহুত ভাল লাগে। আৰু
0: অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ কণ্ঠত এতিয়া বৰগীত আমি ইতিমধ্যে শুনিলোঁ, আৰু আৰু কি কি ভাল লাগে?
1: আৰু আধুনিক জ্যোতি সংগীত, জ্যোতি সংগীতটো অলপমান মোৰ বেছি ভাল লাগে।
0: কিয়? কাৰণ যদি সুধোঁ।
1: কাৰণ মানে সৰুতে জ্যোতি সংগীতৰ মই এটা কৰ্মশালা কৰিছিলোঁ, তাতে মানে ইমান ধুনীয়া ধুনীয়া গীতসমূহ শিকিলোঁ, বহুত ভাল লাগিল আৰু মানে ভাল এটা এক্সপিৰিয়েঞ্চ হৈছিল তেতিয়াৰ টাইমত, সেইকাৰণে চাগে মোৰ বেছি ভাল লাগে।
0: গীতসমূহো খুব সাৱলীল, খুব সুন্দৰ ভাষাত ৰচিত নহয় জানো? আৰু এই মুহূৰ্তত যদি আপুনি ভালপোৱা এগৰাকী কণ্ঠশিল্পীৰ এটি গীত আপোনাক শুনাবলৈ কওঁ, আপুনি কাৰ গান শুনাব?
1: জ্যোতিপ্ৰসাদ আগৰৱালাৰ।
0: হয়, জ্যোতি সংগীত এটি গাব?
1: জ্যোতি সংগীত
0: নিশ্চয়। এই মুহূৰ্তত আমি আপোনাৰ কণ্ঠ এটি জ্যোতি সংগীতকে শুনো।
2: লুই তৰা কাষত তৰাৰ তৰা বুলি, লুই তৰা কাষত তৰাৰ তৰা বুলি, পাৰত নেপা

এই গীতটি আপোনাৰ কণ্ঠত শুনি খুব ভাল লাগিল। এই গীতসমূহ যদি আমি পিছৰ প্ৰজন্মলৈ লৈ যাব বিচাৰোঁ তেন্তে এই গীতসমূহৰ চৰ্চা কৰাটো অতি জৰুৰী, আৰু এই ক্ষেত্ৰত আমি নতুন প্ৰজন্মই আগুৱাই আহিব লাগিব। তেওঁলোকে

0: গীতসমূহ ভালদৰে শিকি বুজি লৈ গীতসমূহৰ চৰ্চা অব্যাহত ৰাখিব লাগিব, নহয় জানো? সংগীতৰ ক্ষেত্ৰত আপুনি নিশ্চয় বিভিন্ন ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, বিভিন্ন ধৰণৰ প্ৰতিযোগিতাতো নিশ্চয় অংশগ্ৰহণ কৰিছে। এই ক্ষেত্ৰত কিবা ভাল লগা অভিজ্ঞতা এই মুহূৰ্তত মনলৈ আহিছে নেকি?
1: গুৱাহাটী ৰূপনগৰত এটা গোবৰ গীতৰে কম্পিটিশ্যন হৈছিলে, তাতে মই অংশগ্ৰহণ কৰিছিলোঁ। মই সৰু আছিলোঁ, প্ৰথমবাৰ ক'ব গ'লে মই গুৱাহাটীত মানে এই বৰগীতৰ কম্পিটিশ্যন কৰিব গৈছিলোঁ। তাতে বহুত বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা ল'ৰা ছোৱালী আহিছিলে, গাইছিলে, আৰু তাতে দুটা ৰাউণ্ডত হৈছিলে কম্পিটিশ্যনটো, ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড। ফাৰ্ষ্ট ৰাউণ্ডত মই যেতিয়া ছিলেক্ট হৈছিলোঁ, মই ভবা নাছিলোঁ যে মই ছিলেক্ট হ'ম, কিন্তু হৈছিলোঁ আৰু। তাৰপিছত ছেকেণ্ড ৰাউণ্ডলৈ মই গ'লোঁ আগুৱাই। তাৰপিছত ছেকেণ্ড ৰাউণ্ডত মই নিজৰ কম্পিটিশ্যনখিনি কৰিলোঁ। তাৰপিছত মোৰ মনত নাই আৰু মই যে কম্পিটিশ্যন কৰিছোঁ, মই এনেই গাব লাগে গাইছোঁ আৰু মানুহৰ আগত। তাৰপিছত মই ঘৰ আহিলোঁ, সেইদিনাখন মোৰ মানে একো তেতিয়া মানে গম নাপাইছিলোঁ যে এইবোৰ প্ৰাইজ আছে কিবা আছে, সেইকাৰণে বেছি সেইটো এক্সপিৰিয়েঞ্চ মোৰ বহুত ভাল লাগিছিল। মই তাৰপিছত ঘৰ আহি কেনে গম পাইছিলোঁ যে মই থাৰ্ড প্ৰাইজ এটা পাইছোঁ। তেতিয়াতো আৰু মই সৰু সৰু, ইমান ভালকৈ গমো নাপাওঁ কি হয়। যেতিয়া মই পাইছিলোঁ সেই প্ৰাইজটো মোৰ ভাল লাগিছিল যে মই বৰগীত গায়ো মোক মানুহে ভাল পাইছে, সেইটো এক্সপিৰিয়েঞ্চ মোৰ ভাল লাগিছিলে।
0: প্ৰথমবাৰ পুৰস্কাৰ পাইছিলে নেকি?
1: নাই, বৰগীতত সেইটো প্ৰথমবাৰ পুৰস্কাৰ। এনেই বাকী আধুনিক গীত, জ্যোতি সংগীত এইবোৰততো মই গাইছিলোঁ আগতে, পাইছিলোঁ, কিন্তু মানে বৰগীতত যে সেই কম্পিটিশ্যন আছিলে মই সেনেকৈ গম পোৱা নাছিলোঁ, সেইকাৰণে তাতে পাই কেনে মোৰ বহুত ভাল লাগিছিল।
0: নভবাকৈ এটা পুৰস্কাৰ আপুনি বুটলিবলৈ সক্ষম হৈছিলে, আৰু ই খুব ভাল লগা অভিজ্ঞতা, নহয় জানো? খুব ভাল লাগে। এতিয়া আপুনি সংগীতৰ ক্ষেত্ৰত প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি আহিছে, নৃত্যৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি আহিছে, আপুনি কি ভাবে আমাৰ এই কলাৰ এই যি শিক্ষা, এই শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতাসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে নেকি?
1: হয়, পাৰে, কাৰণ এই প্ৰতিযোগিতাৰ পৰাই মানুহ এজনৰ যোনবোৰ, মই যেনেকৈ ধৰক বহুত আণ্ডাৰ কনফিডেণ্ট আছিলোঁ একদম আগতে, বহুত লাজুকীয়া আছিলোঁ, কিন্তু এই কম্পিটিশ্যনত যিমান মই মোক মায়ে লৈ গৈছে সেইবোৰৰ পৰা মই বহুত এক্সপিৰিয়েঞ্চেছ গোটাব পাৰিছোঁ, আৰু মোক সেই কনফিডেঞ্চটো যোনটো এতিয়া আছে, সেইবোৰ কম্পিটিশ্যনছবোৰ, সেই ষ্টেজ, যিমান এনেও এতিয়াও যদি মই ষ্টেজত যাওঁ সেই ষ্টেজ ফিয়াৰটো আহে, কিন্তু সেই একদম প্ৰথম যোনটো ষ্টেজ ফিয়াৰ আছিলে সেইটোৰ নিচিনা নহয় এতিয়া। এতিয়া মানে মই অলপ দেৰি পিছত ষ্টেজখনে যেন মোৰ নিজৰ ঘৰ, মই মাৰ আগত গাই আছোঁ, এইটো ফিল আহে। সেইকাৰণে সেই কনফিডেঞ্চটো মানে শাইনেছটো গুচাই দিয়ে, আৰু বহুতো মানে ডেভেলপমেণ্ট কৰে, ছেল্ফ ডেভেলপমেণ্টো হয়, নিজকে ভাল পাবলৈ মানে শিকায় এইবোৰ কম্পিটিশ্যনছে। আৰু যেতিয়া আমি কম্পিটিশ্যন কোনোবা এটাত হাৰোঁ, তেতিয়াও আমাক সেইটোও শিকায় যে এইবাৰ হাৰিলে কি হ'ল, নেক্সটত আমি মেবি জিকিম,
0: ভুলসমূহ আমি
1: গম পাওঁ।
0: হয়, আৰু আত্মবিশ্বাসো বঢ়ায় এই ক্ষেত্ৰত, বা মঞ্চৰ যিটো ভয় লাগে আমাৰ মঞ্চত উঠি কথা ক'বলৈ বা কিবা এটা কৰিবলৈ, কিবা এটা প্ৰদৰ্শন কৰিবলৈ, সেই ভয়টোও কমি আহে লাহে লাহে। লগতে নিজৰ বিষয়েও আমি হয়তো ভালকৈ জনা হওঁ, বুজা হওঁ, নহয় জানো? আৰু ভৱিষ্যত জীৱনত আগুৱাই যাবলৈ হ'লে আমি নিজকে ভালদৰে জানিব লাগিব, আৰু এই ক্ষেত্ৰত নিশ্চয় এই প্ৰতিযোগিতাসমূহত যেতিয়া আমি বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ, বিভিন্ন মানুহৰ লগত আমি কথা বতৰা পাতোঁ, চিনাকি হওঁ, এই ক্ষেত্ৰত আমি এনেধৰণৰ কথাবোৰ আমি শিকিব পাৰোঁ, নহয় জানো?
1: হয়,
0: নিজকে কিধৰণে আগুৱাই লৈ যাব পাৰোঁ, আমাৰনো কোনখিনিত ভুল হ'ল, কোনখিনিতো আমি শুধৰাবলগীয়া আছে, এইবোৰ আমি জানিব পাৰোঁ, নহয় জানো? আমি কথাই পাতি আছোঁ বহুত সময়, এতিয়া এটি গীতৰ সময় হৈছে, আমি এতিয়া গান এটা শুনিম। এবাৰ কি শুনাব?
1: এবাৰ দীপেন বৰুৱাৰ এইখনেই গাওঁ গীতটি শুনাবলৈ বিচাৰিছোঁ।
0: ঠিক আছে, খুব সুন্দৰ গীত, আমি আপোনাৰ কণ্ঠত এবাৰ শুনিম।

0: বৰ ধুনীয়া গান আৰু আপোনাৰ কণ্ঠত গীতটি খুব ভাল লাগিল। এই আধুনিক গীতবোৰ যে আপুনি গাইছে, আপুনি এই আধুনিক গীতবোৰ শুনি শুনি শিকিছে নে আপুনি শিক্ষা গ্ৰহণ কৰিছে?
1: আধুনিক গীতবোৰ মই শুনি শুনিয়ে শিকাম মোবাইলত।
0: কেইবাটাও অসমীয়া গীত আপোনাৰ কণ্ঠত আমি শুনিলোঁ ইতিমধ্যে। আপুনি হিন্দী গীতৰ কথা উল্লেখ কৰিছিলে, আপুনি ভাল পাওঁ বুলি কৈছিলে হিন্দী গীত গায় আৰু শুনি। এই মুহূৰ্তত হিন্দী ভাষাৰ যদি কিবা এটা গীত আপোনাৰ কণ্ঠত শুনো ভাল লাগিব, কি শুনাব?
1: সোনু নিগমৰ অভি মুঝমে কহি গীতটি শুনাবলৈ বিচাৰিছোঁ।
0: ঠিক আছে।

0: বৰ ভাল লাগিল গীতটি আপোনাৰ কণ্ঠত। আমি এইবাৰ জানিব বিচাৰিছোঁ যে আপুনি সৰুৰে পৰাই সংগীতৰ চৰ্চা কৰি আহিছে, আপোনাৰ বাবে সংগীতৰ সংজ্ঞা কি আমি জানিব বিচাৰিছোঁ।
1: মোৰ বাবে সংগীত কেৱল সুৰ, তাল আৰু লয়ৰ সমন্বয় নহয়, সংগীত হৈছে এক অনুভৱ, প্ৰকাশৰ এটা শক্তিশালী মাধ্যম। কেতিয়াবা যি কথা শব্দৰে ক'ব নোৱাৰি, সংগীতে সেই কথা সহজে হিয়াতন প্ৰকাশ কৰিব পাৰে। সেইবাবে মোৰ বাবে সংগীত হৈছে অনুভৱৰ ভাষা,
0: মনৰ অনুভৱ প্ৰকাশৰ মাধ্যম বুলি ক'ব পাৰি সংগীতক। আৰু এয়াই আপোনাৰ বাবেও সংগীতৰ সংজ্ঞা। আপুনি সৰুৰে পৰাই নৃত্যৰ চৰ্চা কৰি আহিছে, আপুনি এতিয়া নিজকে কণ্ঠশিল্পী বুলি পৰিচয় দিবলৈ বেছি ভাল পাব নে নৃত্যশিল্পী বুলি পৰিচয় দি বেছি ভাল পাব? কোনটো পৰিচয় আপোনাৰ প্ৰিয়, কণ্ঠশিল্পী নে নৃত্যশিল্পী?
1: মোৰ দুয়োটাই পৰিচয় বহুত প্ৰিয়। মই গানো গাই ভাল পাওঁ, নৃত্য কৰিও ভাল পাওঁ। দুয়োটাই মানে, এখন যদি ৰাইট হেণ্ড এখন লেফ্ট হেণ্ড, দুয়োটাই নহ'লে মোৰ মই নচলিম তেনেকুৱা।
0: গতিকে জীৱনটোৰ এক এৰাব নোৱাৰা অংগ।
1: হয়,
0: আপুনি হাতৰ লগত তুলনা কৰিছে, যিদৰে হাত দুখন নহ'লে আমি চলিব নোৱাৰিম, ঠিক তেনেদৰে গীত আৰু নৃত্য এই দুটা বিষয় নহ'লে নিশ্চয় আপোনাৰো জীৱন অচল।
1: হয়,
0: গীতৰ মাজলৈ আহিব বিচাৰিছোঁ, এইবাৰ কি গীত শুনাব?
1: এতিয়া মই টকাৰী গীত এটি গাবলৈ লৈছোঁ।
0: ঠিক আছে।

0: বাঁধিব তোকে শ্যামকলিয়া কোতাজি পলাবি তয়ে শ্যামকলিয়া কোতাজি পলাবি তয় কোতাজি পলাবি তয়ে শ্যামকলিয়া কোতাজি পলাবি তয়
1: খুব সুন্দৰ এবাৰ আমি জানিব বিচাৰিছো সংগীত আৰু নৃত্যক লৈ আপোনাৰ কেনে ধৰণৰ পৰিকল্পনা আছে
2: সংগীত আৰু নৃত্যক লৈ মোৰ প্ৰথম পৰিকল্পনা হৈছে নিয়মীয়াকৈ শিকা আৰু নিজক আৰু ইম্প্ৰুভ কৰি থকা মই সংগীত বা নৃত্য কেৱল ষ্টেজত পাৰফৰ্মেঞ্চ দিয়া এটা বস্তু বুলি নাভাবোঁ সংগীতৰ হিষ্ট্ৰী আৰু নৃত্যৰ হিষ্ট্ৰী থিয়ৰী শাস্ত্ৰীয় সংগীতৰ ফাউণ্ডেশ্যন এই সকলোবোৰো শিকিবলৈ বিচাৰোঁ আগলৈ সুযোগ পালে নিজৰ গান মৌলিক সৃষ্টি আৰু ভাল সংগীত শ্ৰোতাৰ মাজলৈ লৈ যাবলৈ মোৰ ইচ্ছা আছে কিন্তু মোৰ বাবে কোৱান্টিটিতকৈ বেছি কোৱালিটি ইম্পৰ্টেণ্ট মই এনেকুৱা গান কৰিবলৈ বিচাৰোঁ যিবোৰ শ্ৰোতাৰ মনত কিবা এটা সুন্দৰ অনুভৱ এৰি যায় আৰু নৃত্যও ঠিক তেনেধৰণে মই যেতিয়া নৃত্যই এটা পাৰফৰ্মেঞ্চ কৰোঁ তেতিয়া মানুহে যেন মুখ হিচাপে নাচায় নৃত্যটোত ভিতৰত যেন সোমাই পৰে সেইটোৱে বিচাৰোঁ
1: আপুনি সংগীতৰ মৌলিক সৃষ্টিৰ বিষয়ে উল্লেখ কৰিছে আৰু গুণগত মানদণ্ডৰ কথা কৈছে নিশ্চয় এয়া গুৰুত্বপূৰ্ণ কথা আৰু এই ক্ষেত্ৰত আমি চাব লাগিব যাতে পৰিমাণ বেছি হোৱাতকৈ আমি যিখিনি কাম কৰিছোঁ তাৰ মানদণ্ড যাতে ভাল হয় গতিকে সংগীতক লৈ আপুনি যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনা যাতে আপোনাৰ সফল হয় আমি কামনা কৰিলোঁ
2: ধন্যবাদ
1: চাওঁতে চাওঁতে আমি অনুষ্ঠানৰ প্ৰায় শেষ অংশতেহে উপনীত হৈছোহি আৰু শেষত আমি আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে জানিব বিচাৰিছোঁ
2: যিহেতুকে মই উল্লেখ কৰিছোঁ মই নিজৰ প্ৰিপেৰেশ্যন কৰি আছোঁ মই যেন আগলৈ এজন ভাল চিকিৎসক হ'ব পাৰোঁ আৰু লগতে মোৰ নৃত্য আৰু গীত দুটাই চৰ্চা কৰি থাকিবলৈ পাৰোঁ তাৰে বাবে আপোনালোকে মোক আশীৰ্বাদ দিয়ে যেন আৰু মোক আকাশবাণীত আমন্ত্ৰণ জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ
1: হয় আপোনাৰ ভৱিষ্যত পৰিকল্পনা এগৰাকী চিকিৎসক হোৱাৰ এই ক্ষেত্ৰত আপুনি যাতে সফল হয় তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সংগীতৰ চৰ্চা চলাই যাওক নৃত্যৰ চৰ্চা কেতিয়াও নেৰিব এগৰাকী ভাল শিল্পী হিচাপেও আপুনি যাতে ভৱিষ্যতে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ বাবেও আমাৰ শুভকামনা আপোনাৰ সৈতে আছে আপোনাৰ কণ্ঠৰ এটি গীতেৰে আমি এই অনুষ্ঠানটি সামৰিব বিচাৰিছোঁ শেষত কি গীত শুনাব
2: এতিয়া মই তন্ময় শইকীয়াৰ অধিকাৰ গীতটি গাবলৈ লৈছোঁ
1: ঠিক আছে শেষত এই গীতটি আমি শুনিম প্ৰিয় শ্ৰোতা নৱপ্ৰতিভা অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় যিহেতু শেষ হৈ আহিল গতিকে ইয়াৰ লগে লগে আজিৰ অনুষ্ঠানৰ অতিথি যোগশ্ৰী বৰাৰ সৈতে মই স্নেহা পাঠকে আজিলৈ বিদায় লৈছোঁ নমস্কাৰ

0: করুণ প্রেমর অধিকার, প্রেমর অধিকার, প্রেমর অধিকার, প্রেমর অধিকার।
1: প্রিয় শ্রোতা, নপ্রতিভা অনুষ্ঠানটি শুনিলে। আজিৰ অতিথি আছিলে উদীয়মান কণ্ঠশিল্পী যোগাশ্রী বৰা, আঠ ধৰিলে স্নেহা পাঠক আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। জুবিন গাৰ্গৰ গান মোৰ বাবে কেৱল সুৰ আৰু শব্দৰ সমাহাৰ নহয়, ই মোৰ জীৱনৰ বহু অনুভূতিৰ সংগী। তেওঁৰ কণ্ঠত এক বিশেষ আন্তৰিকতা আছে যিয়ে মনৰ গভীৰতম অনুভৱবোৰক সহজেই স্পৰ্শ কৰে। সুখৰ মুহূৰ্তত তেওঁৰ গান হাঁহি বঢ়াই তোলে, আনহাতে দুখৰ সময়ত তেওঁৰ গানেই যেন নীৰৱভাৱে সাহস আৰু সান্তনা দিয়ে। তেনে প্ৰিয় শ্ৰোতা, শুনোচোন আহক জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিলে। ইয়াৰ লগে লগে যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।

শ্রোতাসকলে ইমান পৰে যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান। প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু টিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপৰ জৰিয়তেও শুনিব পাৰে। এতিয়া আৰম্ভ কৰিবলৈ লৈছো লোকগীতৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে মনস্বী হাজৰিকাৰ কণ্ঠৰ কেইটিমান লোকগীত শুনিবলৈ পাব।

আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে মানুশ্ৰী হাজৰিকাৰ কণ্ঠৰ কেইটিমান লোকগীত। অনুষ্ঠানটিৰ শেষত শুনাবলৈ লৈছো শিল্পীৰ কণ্ঠৰ আন এটি লোকগীত।

নলবাৰীৰ শ্ৰোতাসকলে লোকগীতৰ অনুষ্ঠানত মানুচী হাজৰিকাৰ কণ্ঠৰ লোকগীত শুনিলে। শিল্পীক বিভিন্ন বাদ্যযন্ত্ৰত সহযোগ কৰিলে প্ৰদীপ ডেকা, কনক মেধি আৰু ৰতন দাসে। অনুষ্ঠানটি আজিলৈ ইমানতেই অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। সময় এতিয়া 8:30 গৈছে আৰু ইয়াৰ লগে লগেই আৰম্ভ কৰিবলৈ লৈছো ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানটিত পুনতেই শুনক অনুৰাধা পৰ্বালৰ কণ্ঠৰ এটি গায়ত্ৰী ভজন।

হেয়াছিল অনুৰাধা পৰ্ৱালৰ কণ্ঠত এটি গায়ত্ৰী ভজন। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো অনুপ জলতাৰ কণ্ঠত দুটি ভজন।

ভাল পোৱা এটা সৰু শব্দ, কিন্তু এই শব্দটোৰ মাজতেই যেন লুকাই থাকে এখন সম্পূৰ্ণ পৃথিৱী। আমি সৰুৰে পৰা ভাল পোৱাৰ সৈতে পৰিচিত, কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে ভাল পোৱাৰ অৰ্থও যেন সলনি হৈ যায়। সৰুতে ভাল পোৱা মানে আছিল মাৰ কোলাত মূৰ থোৱা, দেউতাৰ হাতত ধৰি খোজ কঢ়া, বন্ধুৰ সৈতে হাঁহি ফূৰ্তি কৰা। অলপ ডাঙৰ হলে ভাল পোৱা মানে হৈ পৰে কোনোবা বিশেষ মানুহৰ কথা, তেওঁৰ বাবে অপেক্ষা কৰা, তেওঁৰ এটা ফোনৰ বাবে ৰৈ থকা, তেওঁৰ কণ্ঠ শুনি মনটো ভাল হৈ যোৱা। কিন্তু সঁচা অৰ্থত ভালপোৱা কেৱল প্ৰেমৰ মাজতেই সীমাবদ্ধ নহয়। কোনোবাই আপোনাৰ বাবে ৰাতিপুৱা উঠি চাহ বনাই থৈ যোৱাটো ভালপোৱা আছে, কোনোবাই আপুনি ঘৰ পোৱালৈ অপেক্ষা কৰাটো ভালপোৱা আছে, আৰু কোনোবাই একো নুসুধি আপোনাৰ মুখখন চাই কিবা হৈছে নেকি বুলি সোধাটো ভালপোৱা আছে। ভালপোৱা আচলতে কেৱল এটা অনুভূতি নহয়, ই মানুহক মানুহৰ সৈতে সংযোগ কৰা এক অদৃশ্য সেতু।

আমি প্ৰায় ভাবো ভালপোৱা মানে কাৰোবাক নিজৰ কৰি লোৱা, কিন্তু সঁচা ভালপোৱা হয়তো তাৰ সম্পূৰ্ণ বিপৰীত। ভালপোৱা মানে অধিকাৰ নহয়, ভালপোৱা মানে সন্মান। কাৰোবাক ভালপোৱা মানে তেওঁৰ প্ৰতিটো সিদ্ধান্ত নিজৰ ইচ্ছামতে সলনি কৰি পেলোৱা নহয়, বৰং তেওঁৰ সপোন, তেওঁৰ স্বাধীনতা, তেওঁৰ মতামত আৰু তেওঁৰ নীৰৱতাকো বুজিবলৈ চেষ্টা কৰা। কেতিয়াবা ভালপোৱা মানে কাৰোবাৰ কাষত থিয় হৈ থকা, কিন্তু কেতিয়াবা ভালপোৱা মানে তেওঁক নিজৰ পথটো বাছি ল'বলৈ দিয়াও। কাৰণ যি সম্পৰ্কত কেৱল অধিকাৰ থাকে তাত হয়তো ভয় থাকিব পাৰে, কিন্তু যি সম্পৰ্কত সন্মান থাকে তাতহে প্ৰকৃত ভালপোৱা জীয়াই থাকে। সেয়ে তুমি মোৰ বুলি কোৱাৰ মাজত গৈ তুমি সুখী হোৱা বুলি মনে মনে কামনা কৰিব পৰাটো হয়তো ভালপোৱাৰ অধিক গভীৰ ৰূপ।

কিছুমান ভালপোৱা আকৌ কেতিয়াও মুখেৰে প্ৰকাশ নাপায়। কোনোবাই হয়তো আমাৰ জীৱনত আহিছিল, অলপ সময়ৰ বাবে আমাৰ পৃথিৱীখন সুন্দৰ কৰি তুলিছিল আৰু এদিন আঁতৰি গৈছিল। কোনোবাই হয়তো আমাৰ বাবে বহু কামেই কৰিছিল, কিন্তু আমি কেতিয়াও ধন্যবাদ ক'বলৈ সুযোগ নাপালো। কোনোবাই হয়তো প্ৰতিদিনে আমাৰ বাবে চিন্তা কৰে, কিন্তু সেই চিন্তাখিনি আমি ব্যস্ততাৰ মাজত লক্ষ্য নকৰোঁ। জীৱনত কিছুমান মানুহ থাকে যিসকলৰ উপস্থিতিৰ মূল্য আমি তেওঁলোক আঁতৰি যোৱাৰ পিছতহে বুজো। সেই ভালপোৱাক সদায় কাইলৈৰ বাবে থৈ নিদিব। যিজনক ধন্যবাদ দিব লাগে আজিয়ে দিয়ক, যিজনক ক্ষমা কৰিব লাগে পাৰিলে আজিয়ে কৰক, যিজনক ক'ব লাগে তুমি মোৰ বাবে গুৰুত্বপূৰ্ণ সেই কথাষাৰ ক'বলৈ লাজ নকৰিব। কাৰণ জীৱনটো কেতিয়াবা ইমানেই অনিশ্চিত যে কাইলৈৰ অপেক্ষাত ৰৈ থকা এটা সৰু বাক্য হয়তো কেতিয়াও কোৱা নহ'ব পাৰে।

আৰু ভালপোৱাৰ কথা কওঁতেই আমি নিজৰ কথা প্ৰায় পাহৰি যাওঁ। আনক ভাল পোৱাৰ আগতে নিজকো ভাল পাবলৈ শিকাটো খুবেই প্ৰয়োজনীয়। নিজৰ ভুলবোৰক ক্ষমা কৰা, ব্যৰ্থতাৰ পিছতো নিজকে আকৌ এবাৰ চেষ্টা কৰিবলৈ সুযোগ দিয়া, নিজৰ অনুভূতিবোৰক গুৰুত্ব দিয়া, এইবোৰো ভালপোৱাৰেই অংশ। আমি সকলোকে সুখী কৰিবলৈ চেষ্টা কৰি থাকোঁ, কিন্তু কেতিয়াবা অলপ ৰৈ নিজকে সুধিব লাগে, মই নিজেই ভালে আছোনে? সকলো মানুহে আমাক বুজিব নোৱাৰে, সকলোৱে আমাৰ মূল্যও নুবুজিব পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমাৰ মূল্য কম। নিজৰ প্ৰতি অলপ কোমল হওক, নিজৰ মনটোক অলপ সময় দিয়ক, কাৰণ যিজন মানুহে নিজকে সন্মান কৰিবলৈ শিকে তেওঁহে আনৰ ভালপোৱাৰ মূল্য গভীৰভাৱে বুজিব পাৰে।

শেষত হয়তো ভালপোৱাৰ কোনো এটা নিৰ্দিষ্ট সংজ্ঞা নাই। কাৰোবাৰ বাবে ভালপোৱা মাকৰ মাত, কাৰোবাৰ বাবে দেউতাকৰ নীৰৱ ত্যাগ, কাৰোবাৰ বাবে বন্ধুৰ হাঁহি, কাৰোবাৰ বাবে প্ৰিয় মানুহজনৰ অপেক্ষা, আৰু কাৰোবাৰ বাবে হয়তো এটা পুৰণি স্মৃতি। কিন্তু ভালপোৱাৰ এটা সৰু চিন আমি সকলোৱে চিনি পাওঁ। ই মানুহক অলপ কোমল কৰে, অলপ বুজিবলৈ শিকায়, আৰু আন এজনৰ সুখক নিজৰ সুখৰ সৈতে জড়িত কৰি তোলে। জীৱনটো খুব সৰু, অভিমান, অহংকাৰ আৰু দূৰত্বৰ মাজত সকলো সময় পাৰ কৰি দিয়াৰ কোনো অৰ্থ নাই। সেয়ে আপোন মানুহবোৰক সদায় সময় দিয়ক, তেওঁলোকৰ কথা শুনক, প্ৰয়োজনত কাষত থিয় হওক, আৰু পাৰিলে মৰমৰ কথাষাৰ মুখেৰে কওক। কাৰণ এদিন আমাৰ হাতত হয়তো বহুতো বস্তু নাথাকিব, কিন্তু আমি কাক ভাল পাইছিলোঁ, কোনে আমাক ভাল পাইছিল, আৰু আমি পৃথিৱীখনত কিমানখিনি ভালপোৱা এৰি গৈছিলোঁ, হয়তো শেষত সেইটোৱে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ ৰ'ব।

শ্ৰোতাসকলে ইমান পৰে ৰামধেনু শুনিলে। অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলো হাৰ্টজত। সময় এতিয়া 10 বাজি গৈছে আৰু আৰম্ভ কৰিবলৈ লৈছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে মল্লিকাৰ্জুন মনসুৰৰ কণ্ঠৰ শাস্ত্ৰীয় সংগীত শুনিবলৈ পাব, ৰাগ শুদ্ধ নাদ।

শ্ৰোতাসকলে ইমানপুৰে মালিকাৰ্জুন মানসুৰৰ কণ্ঠৰ শাস্ত্ৰীয় সংগীত শুনিলে। অনুষ্ঠানটি ৰাজলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। সময় এতিয়া নিশাৰ 10:30 বাজি গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান সূচীৰ। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান পুনৰ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। তেতিয়ালৈ বিদায় লৈছো। ধন্যবাদ। শুভৰাত্ৰি। জয় হিন্দ।